নমস্কাৰ, সুপ্ৰভাত। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আজি শুকুৰবাৰ, 1432 ভাস্কৰাব্দৰ শাওণ মাহৰ 21 দিন, 1948 শকাব্দৰ শাওণ মাহৰ 16 দিন, 2026 খ্ৰীষ্টাব্দৰ আগষ্ট মাহৰ 7 তাৰিখ। এতিয়া সময় পুৱা 5:33 হৈছে। সমূহ শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই মুকলি কৰা হৈছে আমাৰ আজিৰ প্ৰথম অধিৱেশন। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰ, 1035 কিলোহাৰ্টজ আৰু DRM ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টজত।

এইয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া আমাৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত অৰ্চনা দেৱী, নিয়ন্ত্ৰণ কক্ষত বিবেক শৰ্মা, ফটিক চন্দ্ৰ বৰ্মন, বিশ্বদীপ স্বৰ্গীয়াৰী আৰু মায়ামণি শৰ্মা, ট্ৰান্সমিটাৰত অজয় আনন্দ আৰু মিতুল গগৈ। ডিউটি ৰুমৰ সহকাৰী হিচাপে আছে ৰমেন চন্দ্ৰ বৰুৱা আৰু ষ্টুডিঅত মই সুশান্ত দত্ত। এতিয়া নিবেদন কৰিছো বন্দনা।

বন্দনত ক্ৰমে উদেষ্ণ ভাগৱতীৰ ভাৰ্গৱীৰ কণ্ঠত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত বৰগীত, জীৱকান্ত ফুকন আৰু সংগীসকলৰ কণ্ঠত টোকাৰী গীত, জোনমণি শইকীয়া আৰু সংগীসকলৰ কণ্ঠত চিয়া গীত, নাৰায়ণ কলিতাৰ কণ্ঠত লোকগীত আৰু বীণা হাজৰিকাৰ কণ্ঠত ভজন শুনিলে।

সময়খনক আজি আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানৰ বিষয়ে আজি সন্ধিয়া 7:20 যুৱবাণী অনুষ্ঠানত ন প্ৰতিভা শিতানত উদীয়মান কণ্ঠশিল্পী মৃদুস্মিতা বৰ্মনৰ এটি সাক্ষাৎকাৰ। অনুষ্ঠানটি আঁত ধৰিব শ্ৰুতি ডেকাই। পুৱা 6:15 কৃষ্ণা লহকৰ বৰদলৈৰ কণ্ঠৰ ভজন। পুৱা 6:20 ইন্দিৰা নাথ বৰুৱাৰ কণ্ঠৰ লোকগীত। 6:30 পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠান মধুবন। 7:15 আৰু 8:40 আধুনিক গীতৰ অনুষ্ঠান। 7:50 শুনিবলৈ পাব নিয়োগ বাতৰি। পুৱা 9:15 ৰূপালী ঢৌ, দিনৰ 11:30 গীতিমালিকাৰ গীত। 12:10 সৈন্যবাহিনীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠানত আছে ফিল্ম সংগীত, আজ কা গীত, বন্দেগী কে গীত অৰ ভজন, সবলং, তৰন্নম আৰু গীতিকা। বিয়লি 3:00 পৰা আকাশবাণীৰ ৰেইনবোৰ অনুষ্ঠানসমূহ দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। 5:10 পৰা যুৱক যুৱতীসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱবাণী। যুৱবাণীত 5:15 মনোৰঞ্জন, 5:55 শিক্ষণ প্ৰশিক্ষণ সংস্থান, 6:10 বিলকিছ ইনাম আৰু লগৰীয়াসকলৰ কণ্ঠৰ জিকিৰ, 6:30 শৰীৰ আৰু স্বাস্থ্যৰ শিতানত যকৃতৰ বিভিন্ন ৰোগৰ কাৰণ আৰু ইয়াৰ প্ৰতিকাৰ, এই বিষয়ে চিকিৎসকৰ পৰা শুনিবলৈ পাব।

যকৃতৰ বিভিন্ন ৰোগৰ বিষয়ে ক'ব ডাক্তৰ অমৃতাংশু বৰকাকুটি। এই সন্দৰ্ভত এটি সাক্ষাৎকাৰ। 7:30 বজাত ভজনৰ অনুষ্ঠান, 8:15 বজাত সংসদত আজিৰ দিনটো, 9:30 বজাত ৰামধেনু, 10:00 বজাত সংসদত প্ৰশ্নকাল। এতিয়া শুনক আজি আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা প্ৰচাৰিত হ'বলগীয়া কেইটামান অনুষ্ঠানৰ চমু ৰূপৰেখা। পুৱা 9:20 বজাত প্ৰভাতী তৰংগ আগবঢ়াব ইন্দ্ৰজিৎ দাসে। 7:15 বজাত আজি পুৱা প্ৰযোজনা কাৰ্তিক সূত্ৰধলৰ। 8:30 বজাত গীতিমালিকা অনুষ্ঠানৰ শিল্পী কল্পনা দত্ত পণ্ডিত, কুলবৰুৱা, মালবিকা বৰা, দিলীপ চৌধুৰী আৰু মূৰ্চনা ভূঞা। 11:05 বজাত পৰাগমালা লাইভ। 11:30 বজাত আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানত শুনিবলৈ পাব এখনি প্ৰামাণ্য আলেখ্য, কৃষকৰ তেজে ধোৱা ইতিহাস। পথৰু ঘাট আগবঢ়াব দিব্যজ্যোতি কলিতা আৰু মেঘনা দেৱীয়ে, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। দুপৰীয়া 12:30 বজাত আইদুৰ বুলনি অনুষ্ঠানৰ স্বাস্থ্য শিতানত বানপানীৰ পাছৰ স্বাস্থ্যজনিত সমস্যা আৰু চিকিৎসা, এই বিষয়ে ডাঃ অমৃত ভূঞাৰ সৈতে কথা পাতিব ৰুণামণি বৰাই। 5:45 বজাত বিদ্যাৰ্থীৰ অনুষ্ঠানত 10ম শ্ৰেণীৰ বাবে বিজ্ঞান পাঠ, পোহৰৰ প্ৰতিসৰণ পাঠ আগবঢ়াব অংশুমণি বৰাই। 6:10 বজাত কৃষিজগত অনুষ্ঠানত অসমত মাটিৰ স্বাস্থ্য ব্যৱস্থাপনা আৰু বহনক্ষম কৃষিৰ গুৰুত্ব, এই বিষয়ে এটি আলোচনা। এই আলোচনাত অংশগ্ৰহণ কৰিব অপৰ্ণা দাস আৰু মধুমিতা কলিতাই। আলোচনাটি আগধৰিব কমল দাসে। অনুষ্ঠান পৰিস্থিতি ইমানেই।

কৃষ্ণা লহকৰ বৰদলৈৰ কণ্ঠৰ ভজন্তি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া আগবঢ়াইছো ইন্দিৰা নাথ বৰুৱাৰ কণ্ঠৰ কেইটিমান লোকগীত।

শ্ৰোতাসকলে দুটি লোকগীত শুনিলে ইন্দিৰানাথ বৰুৱাৰ কণ্ঠত। এয়া আকাশবাণী গুৱাহাটীৰ পাকজ্যোতিষপুৰ। এতিয়া আগবঢ়াইছো পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠান মধুবন। আজিৰ অনুষ্ঠানৰ প্ৰথমে শুনাবলৈ লৈছো প্যাৰ কা মৌচম ছবিখনৰ এটি গীত কিশোৰ কুমাৰৰ কণ্ঠত। সংগীত আৰ ডি বৰ্মনৰ, গীতিকাৰ মজৰুহ চুলতানপুৰী।

এইবাৰ শুনিবলৈ লৈছো টাৱাৰ হাউচ ছবিখনৰ এটি গীত মুকেশৰ কণ্ঠত, সংগীত ৰবিৰ, গীতিকাৰ আছাদ ভূপালী।

দস্তক ছবিত লতা মঙ্গেশকৰ কণ্ঠৰ গীতটি শুনিলে। সংগীত আছিল মদন মোহনৰ, গীতিকাৰ মজৰু। মধুবনত এইবাৰ শুনিবলৈ লৈছো সচুৰাল ছবিখনৰ এটি গীত মহম্মদ ৰফিৰ কণ্ঠত। সংগীত শংকৰ জয়কিষণ, গীতিকাৰ হসৰত জয়পুৰী।

শ্রোতাসকলে পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠান মধুবন শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। এইবাৰ শুনাবলৈ লৈছো কুদৰত ছবিখনৰ এটি গীত পাৰবিন চুলতানাৰ কণ্ঠত, সংগীত আৰ ডি বৰ্মনৰ, গীতিকাৰ মজৰুহ।

এবাৰ শুনোৱা হওক চিলচিলা ছবিখনৰ এটি গীত লতা মংগেশকাৰ আৰু কিশোৰ কুমাৰৰ কণ্ঠত, সংগীত শিৱ হৰি আৰু গীতিকাৰ জাভেদ আখতাৰ।

এইবাৰ শুনাবলৈ লৈছো শৈলেন্দৰ সিঙৰ কণ্ঠৰীতি গীত ছবি ববী, সংগীত লক্ষ্মীকান্ত প্যাৰেলাল, গীতিকাৰ আনন্দ বক্সী।

এইবাৰ শুনাবলৈ লৈছো কভি কভি ছবিখনৰ এটি গীত, মুকেশৰ কণ্ঠত, সংগীত খায়ামৰ, গীতিকাৰ চাহিৰ।

আজি মধুবনৰ শেষত শুনাবলৈ লৈছো লাভ ইন টকিঅ' ছবিখনৰ এটি গীত লতা মংগেশকাৰৰ কণ্ঠত, সংগীত শংকৰ জয়কিষণ, গীতিকাৰ হসৰত জয়পুৰী।

0: পৰিচালকসকলে পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠান মধুবন শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া বাতৰি শুনিবলৈ পাব।
1: বাতৰিৰ সৈতে মই সংগীতা শৰ্মা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উপলক্ষে জনসাধাৰণক হস্ততাঁত সামগ্ৰী ক্ৰয় কৰিবলৈ আহ্বান জনাইছে। বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে দেশৰ সামুদ্ৰিক সুৰক্ষা পৰিকাঠামোৰ প্ৰযুক্তি আধাৰিত ৰূপান্তৰৰ সপক্ষে মত পোষণ কৰিছে। ভাৰতে ওড়িশাৰ চান্দিপুৰৰ সংহত পৰীক্ষণস্থলীৰ পৰা মধ্যম দূৰত্বভেদী বেলিষ্টিক ক্ষেপণাস্ত্ৰ অগ্নিফৰৰ পৰীক্ষা সফলতাৰে সম্পন্ন কৰিছে। পেট্ৰলৰ সৈতে মিহলি কৰাৰ বাবে ভাৰতে আমেৰিকাৰ পৰা বৃহৎ পৰিমাণৰ ইথানল আমদানি কৰা বুলি উঠা অভিযোগ বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ে খণ্ডন কৰিছে। আৰু ভাৰতৰ তন্ভি শৰ্মা আৰু অস্মিতা চলিহা আজি কোৰিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাৰ মহিলাৰ ছিংগলছত কোৱাৰ্টাৰ ফাইনেলত অৱতীৰ্ণ হ'ব। দ্বাদশ ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উপলক্ষে বস্ত্ৰ মন্ত্ৰালয়ে আজি ৰাষ্ট্ৰপতি ভৱনৰ সাংস্কৃতিক কেন্দ্ৰত ৰাষ্ট্ৰীয় অনুষ্ঠানৰ আয়োজন কৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰী গিৰিৰাজ সিং আৰু বস্ত্ৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাও অনুষ্ঠানত অংশগ্ৰহণ কৰিব। দেশৰ চহকী হস্ততাঁত ঐতিহ্যৰ উদযাপন আৰু দেশৰ সাংস্কৃতিক তথা অৰ্থনৈতিক বিকাশত শিপিনী সমাজৰ অৱদানৰ স্বীকৃতিকল্পে এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে বুলি বস্ত্ৰ মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে এই অনুষ্ঠানত 2025 বৰ্ষৰ বাবে সন্ত কবিৰ হস্ততাঁত বঁটা আৰু ৰাষ্ট্ৰীয় হস্ততাঁত বঁটা প্ৰদান কৰা হ'ব। অনুষ্ঠানত দেশৰ হস্ততাঁত পৰম্পৰাৰ সংৰক্ষণৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদান, শিল্পকলা আৰু উদ্ভাৱনৰ বাবে শিপিনীসকলক 3টা সন্ত কবিৰ আৰু 19টা ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাসহ মুঠ 22টা বঁটা প্ৰদান কৰা হ'ব। এই উপলক্ষে দেশৰ চহকী আৰু বিবিধ হস্ততাঁত পৰম্পৰা উদযাপনকল্পে 4টা স্মাৰক ডাক টিকটো মুকলি কৰা হ'ব। অনুষ্ঠানত হস্ততাঁত সম্পৰ্কীয় দুখন গ্ৰন্থও মুকলি কৰা হ'ব। অনুষ্ঠানৰ সৈতে সংগতি ৰাখি বঁটা লাভ কৰা বিভিন্ন হস্ততাঁত সামগ্ৰীৰ এখন প্ৰদৰ্শনীৰো আয়োজন কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সকলো নাগৰিককে উৎসাহ উদ্দীপনাৰে ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উদযাপন কৰিবলৈ আহ্বান জনাইছে। শ্ৰীমোদীয়ে এটা ভিডিঅ' বাৰ্তা শ্বেয়াৰ কৰি কয় যে 1905 চনৰ 7 আগষ্টত ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ অংশ হিচাপে স্বদেশী আন্দোলন আৰম্ভ কৰা হৈছিল আৰু সমাজৰ সকলো ক্ষেত্ৰৰ লোকে ব্ৰিটিছ শাসনৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে ঐতিহাসিক যুঁজত অৱতীৰ্ণ হৈছিল। প্ৰধানমন্ত্ৰীয়ে জনসাধাৰণক নিজ হাতেৰে বস্ত্ৰ প্ৰস্তুত কৰা দুখীয়া শিপিনী পৰিয়াল আৰু কাৰিকৰসকলক সহায় কৰিবলৈ আহ্বান জনায়। তেওঁ লগতে ভাৰতবৰ্ষ আত্মনিৰ্ভৰ ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত ক্ষুদ্ৰ আৰু অৰ্থনৈতিকভাৱে পিছপৰা শিপিনী পৰিয়ালসমূহৰ সবলীকৰণৰ গুৰুত্বৰ বিষয়েও আলোকপাত কৰে। শ্ৰীমোদীয়ে দেশবাসীক কমেও এবিধ হস্ততাঁত সামগ্ৰী ক্ৰয় কৰিবলৈ আৰু ইয়াৰ ভিডিঅ' শ্বেয়াৰ কৰিবলৈ আহ্বান জনাইছে, যাতে ভাৰতীয় শিপিনীসকলৰ দক্ষতা আৰু শিল্পই গোলকীয় পৰ্যায়ত স্বীকৃতি লাভ কৰে। উল্লেখযোগ্য যে 1905 চনৰ 7 আগষ্টত আৰম্ভ কৰা স্বদেশী আন্দোলনৰ স্মৃতিত প্ৰতিবছৰে আজিৰ দিনটোত

0: ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস পালন কৰি অহা হৈছে। বন্দৰ জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ভাৰতৰ বন্দৰসমূহক কেৱল সামগ্ৰী পৰিবহণ ক্ষমতা আৰু কাৰ্যকৰী নিপুণতাৰে নুজুখি সুৰক্ষাৰ ক্ষেত্ৰত উদ্ভৱ হোৱা ভাবুকিৰ সন্মুখীন হ'ব পৰা যোগ্যতাৰ বিষয়েও মন কৰিব লাগিব বুলি মত প্ৰকাশ কৰিছে। নতুন দিল্লীত কালি দ্বিতীয় ৰাষ্ট্ৰীয় বন্দৰ নিৰাপত্তা সন্মিলন 2026ত ভাষণ দি তেওঁ কয় যে ভাৰতৰ সামুদ্ৰিক নিৰাপত্তা ব্যৱস্থাত প্ৰযুক্তি নিৰ্ভৰ ৰূপান্তৰৰ প্ৰয়োজন। দেশৰ বৰ্ধিত বন্দৰ যোগাযোগ আৰু আন্তঃৰাষ্ট্ৰীয় বাণিজ্যত থকা ভূমিকাৰ বাবে সম্প্ৰতি দেখা দিয়া ভূ ৰাজনৈতিক আৰু চাইবাৰ প্ৰত্যাহ্বানসমূহ প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত সংহত স্থায়ী আৰু সুসজ্জিত নিৰাপত্তা ব্যৱস্থাৰ প্ৰয়োজন আছে বুলি তেওঁ কয়। তেওঁ সামুদ্ৰিক অংশীদাৰসকলক উন্নত প্ৰযুক্তি ব্যৱহাৰ কৰি প্ৰাতিষ্ঠানিক সহযোগিতা শক্তিশালী কৰি তুলিবলৈও আহ্বান জনায়। ভাৰতৰ দীৰ্ঘম্যাদী সামুদ্ৰিক লক্ষ্যসমূহ পূৰণ কৰাৰ ক্ষেত্ৰত ভৱিষ্যমুখী সুৰক্ষা পৰিৱেশতন্ত্ৰ গঢ়ি তোলাৰ প্ৰয়োজনীয়তা সম্পৰ্কেও তেওঁ উল্লেখ কৰে।
1: There is actionable recommendation to strengthen India's port security framework and make the proposed Bureau of Port Security a robust, responsive and future-ready institution. Let us work together for a safe maritime India, a strong maritime India and a viksit Bharat. Kyunki desh ki suraksha sarvopari hai aur hum desh ke liye ji raha hoon.
0: মন্ত্ৰীগৰাকীয়ে নিৰাপদ বন্দৰে শক্তিশালী বাণিজ্যই শক্তিশালী অৰ্থনীতি আৰু শক্তিশালী অৰ্থনীতিয়ে এখন শক্তিশালী দেশ নিৰ্মাণ কৰে বুলি সজোৰে কয়। এই সন্মিলনত গৃহ পৰিক্ৰমা, ভাৰতীয় নৌবাহিনী, ভাৰতীয় উপকূলৰক্ষী বাহিনী, ৰাজ্যিক সামুদ্ৰিক বোৰ্ড আদিৰ জ্যেষ্ঠ বিষয়াসকলৰ লগতে প্ৰধান বন্দৰসমূহৰ কৰ্তৃপক্ষ আৰু ভাৰতৰ সামুদ্ৰিক খণ্ডত দেখা দিয়া নিৰাপত্তাজনিত প্ৰত্যাহ্বানসমূহ নিষ্পত্তিৰ বাবে কাম কৰা কম গুৰুত্বসম্পন্ন বন্দৰ আৰু উদ্যোগসমূহৰ প্ৰতিনিধিসহ প্ৰায় 140টা সংগঠনে অংশগ্ৰহণ কৰে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ভাৰতে ওড়িশাৰ চান্দিপুৰৰ সংহত পৰীক্ষণস্থলীৰ পৰা মধ্যম দূৰত্বভেদী বেলিষ্টিক ক্ষেপণাস্ত্ৰ অগ্নিফুৰৰ পৰীক্ষা সফলতাৰে সম্পন্ন কৰিছে। প্ৰতিৰক্ষা মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে এই পৰীক্ষাৰ জৰিয়তে ক্ষেপণাস্ত্ৰবিধৰ পৰিচালন আৰু কাৰিকৰী মান নিশ্চিত হৈছে। কৌশলগত সামৰিক বাহিনী কমাণ্ডাৰ অধীনত এই পৰীক্ষণ সম্পন্ন কৰা হৈছে বুলি মন্ত্ৰালয়ে জানিবলৈ দিয়ে। মন্ত্ৰালয়ে লগতে এই সফল পৰীক্ষণ দেশৰ সামৰিক প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ ক্ষেত্ৰত অন্য এটা মাইলৰ খুঁটি বুলি অভিহিত কৰিছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এই অভিযান আৰু সাফল্যৰ বাবে কৌশলগত সামৰিক বাহিনীৰ কামাণ্ড তথা প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ সংস্থাক অভিনন্দন জনাইছে। শ্ৰীসিঙে সামাজিক মাধ্যমযোগে অত্যাধুনিক প্ৰযুক্তিৰে ৰাষ্ট্ৰক সুৰক্ষিত কৰাৰ প্ৰতি ভাৰতৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ বিষয়ে দোহাৰিছে। বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ে সংবাদ মাধ্যমৰ আগত ভাৰতে ইন্ধন মিহলিকৰণৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা বৃহৎ পৰিমাণত ইথানল আমদানি কৰা আৰু আমদানি কৰিবৰ বাবে প্ৰস্তুত হোৱা বুলি উঠা অভিযোগ খণ্ডন কৰিছে। এই অভিযোগ ভিত্তিহীন আৰু তথ্যগতভাৱে ভুল বুলি মন্ত্ৰালয়ে লগতে প্ৰকাশ কৰে। মন্ত্ৰালয়ে এখন বিবৃতিযোগে কয় যে ইন্ধন মিহলিৰ বাবে ব্যৱহাৰ কৰা ইথানল পেট্ৰলৰ সৈতে ইথানল মিশ্ৰণ কাৰ্যসূচীৰ অধীনতহে কৰা হয় আৰু এয়া সম্পূৰ্ণভাৱে ঘৰুৱা নীতি পৰিকাঠামো অনুসৰি ঘৰুৱা প্ৰস্তুত কৰ্তাসকলৰ পৰাহে সংগ্ৰহ কৰা হয়। মন্ত্ৰালয়ে ইন্ধন মিশ্ৰণৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা ইথানল আমদানি কৰা হোৱা নাই বুলি সজোৰে উল্লেখ কৰে। ভাৰত আমেৰিকা বাণিজ্য আলোচনাত আমেৰিকাৰ পৰা ইথানল আমদানিৰ ক্ষেত্ৰত কোনোধৰণৰ ৰেহাই বা প্ৰতিশ্ৰুতি গ্ৰহণ কৰা হোৱা নাছিল বুলিও মন্ত্ৰালয়ে প্ৰকাশ কৰে। ভাৰত আৰু ছিংগাপুৰে সৰ্বাত্মক কৌশলগত সহযোগিতাৰ বিশদ পৰিকল্পনা অনুযায়ী 8টা ক্ষেত্ৰত দেশ দুখনৰ মাজৰ দ্বিপাক্ষিক সহযোগিতাৰ পৰ্যালোচনা কৰিছে। নতুন দিল্লীত কালি ভাৰত ছিংগাপুৰ বিদেশ কাৰ্যালয়ত পৰামৰ্শ আলোচনাৰ 29লানি বৈঠক অনুষ্ঠিত হয়। বৈঠকত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ প্ৰাচ্যৰ সচিব ৰুদ্ৰেন্দ্ৰ টেণ্ডন আৰু ছিংগাপুৰৰ বিদেশ মন্ত্ৰালয়ৰ স্থায়ী সচিব লিউক গোহে সহ অধ্যক্ষতা কৰে। বৈঠকত দুয়োপক্ষই আঞ্চলিক আৰু গোলকীয় ঘটনাক্ৰমক লৈ মত বিনিময় কৰে আৰু উমৈহতীয়া প্ৰত্যাহ্বান দূৰ কৰাৰ বাবে আছিয়ান ৰাষ্ট্ৰগোষ্ঠীকে ধৰি আন্তঃৰাষ্ট্ৰীয় আৰু আঞ্চলিক মঞ্চসমূহৰ ঘনিষ্ঠ সহযোগিতাৰ গুৰুত্বৰ বিষয়ে দোহাৰে। সভ্যতাজনিত ঐতিহ্য আধাৰিত অত্যাধুনিক প্ৰগতিৰ বাট মোকলাব পৰা এখন সমাজ গঢ়ি তোলাটো চৰকাৰৰ উদ্দেশ্য বুলি কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে মন্তব্য কৰিছে। নতুন দিল্লীত কালি চি ডি দেশমুখ বক্তৃতা প্ৰদান কৰি মন্ত্ৰীগৰাকীয়ে কয় যে উপভোক্তাবাদৰ বলি নোহোৱাকৈ সমৃদ্ধিশালী ভৌতিকতাবাদৰ বলি নোহোৱাকৈ ধনাঢ্য আৰু নিজৰ সভ্যতাজনিত বৈশিষ্ট্য

নেহেৰুৱাকৈ গোলকীয় পৰ্যায়ত সফল হবলৈ ওলোৱাটো ভাৰতৰ বাবে সৌভাগ্যৰ কথা। ভাৰতৰ তন্বি শৰ্মাই আজি আছানাত অনুষ্ঠিত কোৰিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাৰ মহিলাৰ ছিংগলছত কোৱাৰ্টাৰ ফাইনেলত নিজ দেশৰ ৰক্ষিতা ৰামৰাজৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্ৰি কোৱাৰ্টাৰ ফাইনেলত তন্বিয়ে ভাৰতৰে আন এগৰাকী খেলুৱৈ শ্ৰেয়াংশ্ৰী ৱলিছেট্টিক পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰাৰ বিপৰীতে ৰক্ষিতাই জাপানৰ মনামী ছুইজিক পৰাভূত কৰি কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰে। একেদৰে অস্মিতা চলিহা মহিলাৰ ছিংগলছৰ অন্য এখন কোৱাৰ্টাৰ ফাইনেলত শীৰ্ষ বাছনিপ্ৰাপ্ত জাপানৰ হিনা অকেচিৰ সন্মুখীন হ'ব। অস্মিতাই দক্ষিণ কোৰিয়াৰ কিম মিন জিক পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। ইপিনে পুৰুষৰ ডাবলছৰ কোৱাৰ্টাৰ ফাইনেলত পৃথ্বী কৃষ্ণমূৰ্তি ৰায় আৰু কৃষ্ণা প্ৰসাদ গৰাগৰ যুটীটো মালয়েছিয়াৰ মান ৱে চুং আৰু শ্ব' ৱি ৱিকিৰ সন্মুখীন হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেটি পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উপলক্ষে জনসাধাৰণক হস্ততাঁত সামগ্ৰী ক্ৰয় কৰিবলৈ আহান জনাইছে। বন্দৰ জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে দেশৰ সামুদ্ৰিক সুৰক্ষা পৰিকাঠামোৰ প্ৰযুক্তি আধাৰিত ৰূপান্তৰৰ সপক্ষে মত পোষণ কৰিছে। ভাৰতে ওড়িশাৰ চান্দিপুৰৰ সংহত পৰীক্ষণস্থলীৰ পৰা মধ্যম দূৰত্বভেদী বেলিষ্টিক ক্ষেপণাস্ত্ৰ অগ্নিফৰৰ পৰীক্ষা সফলতাৰে সম্পন্ন কৰিছে। পেট্ৰলৰ সৈতে মিহলি কৰাৰ বাবে আমেৰিকাৰ পৰা ভাৰতে বৃহৎ পৰিমাণৰ ইথানল আমদানি কৰা বুলি উঠা অভিযোগ বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ে খণ্ডন কৰিছে। আৰু ভাৰতৰ তন্বি শৰ্মা আৰু অস্মিতা চলিহা আজি কোৰিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাৰ মহিলাৰ ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলত অৱতীৰ্ণ হ'ব। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি 7:55 বজাত।

ৰিভাৰ 299.9 মিটাৰ, 1035 কিলোহাৰ্টজ আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টজত। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আমাৰ অনুষ্ঠান নিউজ অন AIR মোবাইল এপতো শুনিব পাৰে। এতিয়া আগবঢ়াইছো আধুনিক গীতৰ অনুষ্ঠান। আজি প্ৰথমে শুনাবলৈ লৈছো মঞ্জোৎস্না মহন্ত গোস্বামীৰ কণ্ঠৰ এটি গীত। গীতৰ কথা বেণী মাধৱ দত্তৰ।

মঞ্জুস্না মহন্ত গোস্বামীৰ কণ্ঠত ৰাগী এলবামৰ গীতটি শুনিলে। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো পুলক বেনাৰ্জীৰ কণ্ঠৰীতি গীত। গীতৰ কথা অমিত চৰকাৰ, সুৰ সুনীল দেৱ। গীতৰ এলবাম সোঁৱৰণী।

যেতিয়া চকুত সপোন আছিল এই এলবামটিৰ পৰা শান্তনা বৰুৱাৰ কণ্ঠৰ গীতটি শুনিলে। এইবাৰ শুনাবলৈ লৈছো পাহাৰীয়া ছোৱালী এলবামৰ এটি গীত, জুবিন গাৰ্গ আৰু কনকলতাৰ কণ্ঠত।

শ্ৰোতাসকলে আধুনিক গীতৰ অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো দীপালী বৰা হাজৰিকাৰ কণ্ঠৰ এটি গীত, গীতৰ এলবাম গানে কি আনে। গীতৰ কথা হীৰেণ ভট্টাচাৰ্যৰ, সুৰ দীপালী বৰা হাজৰিকাৰ।

মাটি আমাৰ গান এলবামৰ পৰা লোকনাথ গোস্বামী, ভাস্বতী ডেকা, সম্প্ৰীতি গোস্বামী আৰু বলিন্দ্ৰ শইকীয়াৰ কণ্ঠৰ গীতটি শুনিলে। আধুনিক গীতৰ অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো বৰ্ণালী কলিতাৰ কণ্ঠৰ এটি গীত, গীতৰ কথা আৰু সুৰ সোণবৰ বৰুৱাৰ।

0: ইমান প্ৰয়াসকলে আধুনিক গীতৰ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ নিয়োগ বাতৰি। আসাম পাৱাৰ জেনেৰেশ্যন কৰ্পৰেচন লিমিটেডত খালী হোৱা এছিষ্টেণ্ট মেনেজাৰ আৰু জুনিয়ৰ মেনেজাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। এছিষ্টেণ্ট মেনেজাৰ পদৰ সংখ্যা 35, ইয়াৰ 10টাকৈ পদ ইলেক্ট্ৰিকেল আৰু চিভিল শাখাৰ প্ৰাৰ্থীৰ বাবে, 6টা পদ মেকানিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে, 4টা পদ হিউমেন ৰিচোৰ্চ শাখাৰ প্ৰাৰ্থীৰ বাবে, 3টা পদ ইনফৰমেচন টেকনলজি শাখাৰ প্ৰাৰ্থীৰ বাবে আৰু 2টা পদ ইনষ্ট্ৰুমেণ্টেচন শাখাৰ প্ৰাৰ্থীৰ বাবে। প্ৰাৰ্থী সংশ্লিষ্ট শাখাত বিটেক বা 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্লমা থকা হ'ব লাগিব। হিউমেন ৰিচোৰ্চ শাখাৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থী MBA বা PGDM থকা হ'ব লাগিব। দৰমহাৰ নিৰিখ মাহে 37,300 টকাৰ পৰা 112,000 টকালৈ, লগত 14,200 টকা গ্ৰেড পে' আৰু অন্যান্য বানোছ থাকিব। জুনিয়ৰ মেনেজাৰ পদৰ সংখ্যা 31, ইয়াৰে 12টা পদ ইলেক্ট্ৰিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে, 9টা পদ চিভিল শাখাৰ প্ৰাৰ্থীৰ বাবে, 6টা পদ মেকানিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে আৰু 2টাকৈ পদ ইনফৰমেচন টেকনলজি আৰু ইনষ্ট্ৰুমেণ্টেচন শাখাৰ প্ৰাৰ্থীৰ বাবে। প্ৰাৰ্থী সংশ্লিষ্ট শাখাত ইঞ্জিনিয়াৰিং ডিপ্লমা থকা হ'ব লাগিব। দৰমহা নিৰিখ মাহে 25,000 টকাৰ পৰা 92,000 টকালৈ, লগত 12,100 টকা গ্ৰেড পে' আৰু অন্যান্য বানচ থাকিব। আটাইবোৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট www.apgcl.org চাব পাৰে। আবেদনৰ শেষ তাৰিখ জুনিয়ৰ মেনেজাৰ পদৰ ক্ষেত্ৰত 21 আগষ্ট আৰু এছিষ্টেণ্ট মেনেজাৰ পদৰ ক্ষেত্ৰত 23 আগষ্ট। পাঞ্জাৱ নেচনেল বেংক নামৰ প্ৰতিষ্ঠানত খালী হোৱা 545টা লোকেল বেংক অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 48,480 টকাৰ পৰা 85,920 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী স্নাতক হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 20 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট pnb.bank.in চাব পাৰে। আবেদনৰ শেষ তাৰিখ 9 আগষ্ট। নিয়োগ বাতৰি ইমানেই।
1: আকাশবাণীত বিজ্ঞাপন দিয়ক, অগণিত শ্ৰোতাৰ কাষ চাপক।
2: Our voice gets you.

0: heard everywhere.
1: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
0: 6900453528.
1: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপনার হইতে।
2: অগ্নিযুগৰ গান,
3: অগ্নিযুগৰ পিৰিঙতি মই নতুন অসম গঢ়িম।
4: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
3: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
2: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধাকণ্ঠৰ গীত।
4: বিবিধ ভাৰতী গুৱাহাটীত অগ্নিযুগৰ গান।

0: আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ এতিয়া ক্ৰমে আঞ্চলিক বাতৰি সমাচাৰ প্ৰভাত মৰ্ণিং নিউজ আৰু নৰ্থ ইষ্ট নিউজ ইন ইংলিছ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। এতিয়াৰ বাতৰিৰ সৈতে মই সংগীতা শৰ্মা। অবিৰত বৰষুণ আৰু নদ নদীৰ জলস্তৰ বৃদ্ধি হোৱাৰ ফলত ৰাজ্যৰ বান পৰিস্থিতি এতিয়াও উদ্বেগজনক হৈ আছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে প্ৰকাশ কৰা তথ্য অনুসৰি ৰাজ্যখনত চলিত বৰ্ষৰ বানত মৃত্যু হোৱা লোকৰ সংখ্যা 97লৈ বৃদ্ধি পোৱাৰ লগতে 15খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও প্লাবিত হৈ আছে। 481খন গাঁৱৰ 168,000ৰো অধিক লোক আৰু 14,382 হেক্টৰৰো অধিক কৃষিভূমি সাম্প্ৰতিক বানত ক্ষতিগ্ৰস্ত হৈছে। বানপীড়িত লোকসকলক সহায় আগবঢ়াবলৈ সাহায্য আৰু পুনৰ সংস্থাপন অভিযান অব্যাহত আছে। চৰকাৰী তথ্যমতে ৰাজ্যত 50টা সাহায্য শিবিৰ তথা 83টা সাহায্য সামগ্ৰী বিতৰণ কেন্দ্ৰ সক্ৰিয় হৈ আছে আৰু বৰ্তমানেও এই শিবিৰসমূহত 10,000ৰো অধিক লোকে আশ্ৰয় লৈ আছে। ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে কৰিমগঞ্জ শ্ৰীভূমি আৰু গোলাঘাট জিলাৰ বাবে অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে। জিলাকেইখনৰ অঞ্চল বিশেষে স্থানীয় ৰাইজক নৈৰ কাষলৈ নাযাবলৈ আৰু বিপদসংকুল অঞ্চলত প্ৰৱেশ নকৰিবলৈ প্ৰশাসনৰ তৰফৰ পৰা সতৰ্ক কৰা হৈছে। শ্ৰীভূমি জিলাৰ কুচিয়াৰা নৈৰ জলস্তৰ ধাৰাবাহিকভাৱে বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে নাগৰিকসকলক নৈৰ পাৰৰ পৰা আঁতৰি থাকিবলৈ আৰু নিজৰ সুৰক্ষাক সৰ্বাধিক গুৰুত্ব দিবলৈ আহান জনাইছে। ইপিনে গোলাঘাট জিলাৰ নুমলীগড়ত ধনশিৰি নৈৰ জলস্তৰো ক্ৰমাৎ বৃদ্ধি পাইছে। চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ বানপীড়িতসকলৰ বাবে ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে একাধিক বৃহৎ বিনামূলীয়া স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰিছে। চৰাইদেউ জিলা স্বাস্থ্য বিভাগ আৰু জিলা প্ৰশাসনৰ উদ্যোগত কালি সোণাৰী মহাবিদ্যালয়, শিৱসাগৰ জিলাৰ শংকৰদেৱ শিশু নিকেতন আৰু ভাধৰা বি এড কলেজত বিধানসভা সমষ্টি ভিত্তিত বৃহৎ স্বাস্থ্য শিবিৰ অনুষ্ঠিত হয়। এই শিবিৰত বানপীড়িত কেইবা হাজাৰ লোকে বিশেষজ্ঞ চিকিৎসকৰ পৰা স্বাস্থ্য পৰীক্ষাৰ লগতে বিভিন্ন ধৰণৰ ৰক্ত পৰীক্ষা আৰু চিকিৎসা পৰামৰ্শ লাভ কৰে। স্বাস্থ্যমন্ত্ৰী অশোক সিংহালে 3টা স্বাস্থ্য শিবিৰ পৰিদৰ্শন কৰি চিকিৎসা ব্যৱস্থাৰ বুজ লয় আৰু বানপীড়িত লোকৰ সৈতে মত বিনিময় কৰে। শিবিৰসমূহ পৰিদৰ্শন কৰি মন্ত্ৰী সিংহালে কয় যে প্ৰাকৃতিক দুৰ্যোগৰ সময়ত জনস্বাস্থ্য সুৰক্ষিত কৰি ৰখাটো ৰাজ্য চৰকাৰৰ অন্যতম প্ৰধান দায়িত্ব। স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি সোণাৰী মহাবিদ্যালয়ত অনুষ্ঠিত শিবিৰত 2,000ৰো অধিক লোকে স্বাস্থ্য পৰীক্ষা কৰোৱাৰ লগতে শিৱসাগৰৰ ভাধৰা বি এড কলেজত 488গৰাকী আৰু শংকৰদেৱ শিশু নিকেতনত 505গৰাকী লোকে স্বাস্থ্য পৰীক্ষাৰ সুবিধা লাভ কৰে। উল্লেখযোগ্য যে চৰাইদেউ জিলাৰ বানপীড়িত লোকসকলক স্বাস্থ্য সেৱা প্ৰদানৰ উদ্দেশ্যে আজি টেঙাপুখুৰী ৰাজহুৱা প্ৰেক্ষাগৃহ আৰু কাইলৈ ভজু উচ্চ মাধ্যমিক বিদ্যালয়ত একেধৰণৰ বৃহৎ বিনামূলীয়া স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে দ্বাদশ ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উপলক্ষে আজি নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনৰ সাংস্কৃতিক কেন্দ্ৰত হ'বলগীয়া এটা অনুষ্ঠানত 2025বৰ্ষৰ বাবে সন্ত কবিৰ হস্ততাঁত বঁটা আৰু ৰাষ্ট্ৰীয় হস্ততাঁত বঁটা প্ৰদান কৰিব। এই বঁটা লাভ কৰাসকলৰ ভিতৰত অসমৰ 3গৰাকী শিপিনী আৰু উদ্যোগী মহিলাৰ লগতে শুৱালকুছিৰ গন্ধমৌ অঞ্চলৰ বোৱা কটা সামগ্ৰী উৎপাদন প্ৰতিষ্ঠান আছে। কামৰূপ মহানগৰ জিলাৰ বুণ্ডাৰ বিশিষ্ট শিপিনী ৰুণিমা চেতিয়া চৌধুৰীয়ে হস্ততাঁত খণ্ডত অসাধাৰণ কাৰুশিল্প আৰু জীৱনজোৰা সাধনাৰ বাবে প্ৰদান কৰা দেশৰ

মিডিয়ামৱেভৰ 299.9 মিটাৰ, 1035 কিলোহাৰ্টজ আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টজত এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আমাৰ অনুষ্ঠান নিউজ অন এ আই আৰ মোবাইল এপতো আপুনি শুনিব পাৰে। এতিয়া আগবঢ়াইছো আধুনিক গীতৰ অনুষ্ঠান। আজিৰ অনুষ্ঠানত পুনতেই শুনাবলৈ লৈছো জ্যোতিপ্ৰকাশ দাসৰ কণ্ঠৰ এটি গীত। গীতৰ কথা কেশৱ মহন্তৰ। গীতৰ এলবাম ডুবৰী।

এইবাৰ শুনোৱা হওক পাৰ্থনা চৌধুৰীৰ কণ্ঠৰ গীতৰ কথা বিষ্ণুজ্যোতি সন্দিকৈৰ।

আধুনিক গীতৰ অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো আচুৰ্য বৰপাত্ৰৰ কণ্ঠৰ এটি গীত। গীতৰ কথা শশাংক সমীৰৰ, গীতৰ এলবাম সোঁৱৰণী।

আজি আধুনিক গীতৰ অনুষ্ঠানৰ শেষত শুনাবলৈ লৈছো জুবলি কণ্ঠৰীতি গীত। গীতৰ কথা দিলীপ কুমাৰ দাস। গীতৰ এলবাম মৰম দিলোঁ।

ইমানপৰে শ্ৰোতাসকলে আধুনি গীতৰ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া ৯ বজাত পুৱাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ প্ৰধান বাতৰিসমূহৰ ভিতৰত আছে, অহা পাঁচ বছৰত নিকা ব্যৱস্থাৰে 2 লাখ নিবনুৱাক নিযুক্তি প্ৰদান কৰিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা, সাম্প্ৰতিক বানত নিহতৰ সংখ্যা 97লৈ বৃদ্ধি, বানপীড়িত অঞ্চলত ৰাজ্য চৰকাৰৰ বৃহৎ স্বাস্থ্য অভিযান, পথ আন্তঃগাঁথনি উন্নয়নৰ বাবে ৰাজ্যৰ 126টা সমষ্টিৰ 3000 কিলোমিটাৰ পথৰ আধুনিকীকৰণৰ অগ্ৰগতিৰ পৰ্যালোচনা, আজি দ্বাদশ ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস, অসমৰ 3গৰাকী শিপিনীলৈ সন্ত কবিৰ হস্ততাঁত বঁটা, আৰু কোৰিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাৰ মহিলাৰ ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলত অস্মিতা চলিহা জাপানৰ হিনা অকেচিৰ সন্মুখীন। অসমত বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰে অহা 5 বছৰত 2 লাখ নিবনুৱা যুৱক যুৱতীক চৰকাৰী পদত নিযুক্তি প্ৰদান কৰিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি পুনৰ ৰাজহুৱাভাৱে ব্যক্ত কৰে। গুৱাহাটীত হোৱা নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ আবেদন পত্ৰ বিতৰণৰ শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত থাকি শিক্ষাৰ্থীসকলক উদ্দেশ্যি মুখ্যমন্ত্ৰীয়ে কয় যে ভাৰত তথা অসমত কৰ্মসংস্থাপনৰ সুবিধা দ্ৰুতগতিত বৃদ্ধি পাইছে যদিও সংস্থাপন পাবৰ বাবে শিক্ষাৰ্থীসকলে নিজক উপযুক্ত কৰি তুলিব লাগিব। তেওঁ কয় যে চৰকাৰে নতুনকৈ যি 2 লাখ পদত নিযুক্তি দিব তাৰ ভিতৰত লেবৰেটৰী টেকনিচিয়ান, জি এন এম, এ এন এম আদি কাৰিকৰী জ্ঞানৰ প্ৰয়োজন থকা পদৰ সংখ্যাই প্ৰায় 22,000 হ'ব। ইফালে অসমত বিজ্ঞান শাখাত অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যা হ্ৰাস পোৱাৰ বিষয়টোত আক্ষেপ প্ৰকাশ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে বিজ্ঞান শিক্ষাৰ প্ৰতি ধাউতি নাথাকিলে সমাজ আগবাঢ়িব নোৱাৰে। তদুপৰি বিজ্ঞান শাখাত পঢ়া ছাত্ৰ ছাত্ৰীৰ নিয়োগৰ সম্ভাৱনাও আন শাখাতকৈ অধিক হয়। পূৰ্বৰ চৰকাৰে ধনৰ লেনদেনেৰে চাকৰি দিয়াৰ প্ৰসংগটো উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে যোৱা 5 বছৰত যোগ্য 1,60,000 প্ৰাৰ্থীক নিযুক্তি দিয়া হৈছে আৰু এইসমূহ নিযুক্তিত দুৰ্নীতিৰ এটা ঘটনাও পোহৰলৈ অহা নাই। এইবাৰৰ নিযুক্তি প্ৰক্ৰিয়াও পূৰ্বৰ দৰে সম্পূৰ্ণ নিকা হ'ব বুলি তেওঁ নিশ্চিত কৰে। দৰিদ্ৰ, নিম্ন মধ্যবিত্ত আৰু মধ্যবিত্ত পৰিয়ালৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে অধ্যয়নৰ কোনো বিকল্প নাই বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে শিক্ষাৰ মাজেৰে সমাজলৈ ৰূপান্তৰ আনিবলৈ শিক্ষাৰ্থীসকলক আহ্বান জনায়।
1: যোৱাবাৰ আমি 1,60,000 যি চাকৰি দিছিলো, সি আমাৰ ল'ৰা ছোৱালীৰ মাজত এটা কনফিডেন্স বিল্ডিং কৰিছিলে যে এতিয়া আমাৰ অসমত চাকৰি নামত দুৰ্নীতি নহয়। যিহেতু আমি এখন চৰকাৰে আকৌ উভতি আহিলো, গতিকে ডেফিনেটলি আমাৰ নিউ জেনেৰেশ্যনে এইটো আশা কৰিব পাৰে, যোৱা 5 বছৰত যেনেকে চাকৰি নামত দুৰ্নীতি হোৱা নাছিল, অহা 5 বছৰো আমি চাকৰি নামত দুৰ্নীতি হ'ব নিদিওঁ। নেক্সট 5 ইয়াৰ্ছত 2 লাখ চাকৰিৰ কাৰণে আমাৰ এডভাৰ্টাইজবিলাক ওলাই থাকিব, আমি কম্পিট কৰিব লাগিব, কিন্তু মেৰিটৰ কোনো অল্টাৰনেটিভ নাথাকিব, অৰ্থাৎ মেধাৰ শক্তিৰ ফলতেই আমি চৰকাৰত চাকৰি পাব লাগিব।
0: অবিৰত বৰষুণ আৰু নদ নদীৰ জলস্তৰ বৃদ্ধি হোৱাৰ ফলত ৰাজ্যৰ বান পৰিস্থিতি এতিয়াও উদ্বেগজনক হৈ আছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে প্ৰকাশ কৰা তথ্য অনুসৰি ৰাজ্যখনত চলিত বৰ্ষৰ বানত মৃত্যু হোৱা লোকৰ সংখ্যা 97লৈ বৃদ্ধি পোৱাৰ লগতে 15খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও প্লাবিত হৈ আছে। 481খন গাঁৱৰ 1,68,000ৰো অধিক লোক আৰু 14,382 হেক্টৰৰো অধিক কৃষিভূমি সাম্প্ৰতিক বানত ক্ষতিগ্ৰস্ত হৈছে। বানপীড়িত লোকসকলক সহায় আগবঢ়াবলৈ সাহায্য আৰু পুনৰ সংস্থাপন অভিযান অব্যাহত আছে। চৰকাৰী তথ্যমতে ৰাজ্যত 50টা সাহায্য শিবিৰ তথা 83টা সাহায্য সামগ্ৰী বিতৰণ কেন্দ্ৰ সক্ৰিয় হৈ আছে আৰু বৰ্তমানেও এই শিবিৰসমূহত 10,000ৰো অধিক লোকে আশ্ৰয় লৈ আছে। ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে

0: চৰাইদেউ জিলা স্বাস্থ্য বিভাগ আৰু জিলা প্ৰশাসনৰ উদ্যোগত কালি সোণাৰী মহাবিদ্যালয়, শিৱসাগৰ জিলাৰ শংকৰদেৱ শিশু নিকেতন আৰু ভাধৰা বিএড কলেজত বিধানসভা সমষ্টি ভিত্তিত বৃহৎ স্বাস্থ্য শিবিৰ অনুষ্ঠিত হয়। এই শিবিৰত বানপীড়িত কেইবা হাজাৰ লোকে বিশেষজ্ঞ চিকিৎসকৰ জৰিয়তে স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে বিভিন্ন ধৰণৰ ৰক্ত পৰীক্ষা আৰু চিকিৎসা পৰামৰ্শ লাভ কৰে। স্বাস্থ্যমন্ত্ৰী অশোক সিংহালে তিনিওটা স্বাস্থ্য শিবিৰ পৰিদৰ্শন কৰি চিকিৎসা ব্যৱস্থাৰ বুজ লয় আৰু বানপীড়িত লোকৰ সৈতে মত বিনিময় কৰে। শিবিৰসমূহ পৰিদৰ্শন কৰি মন্ত্ৰী সিংহালে কয় যে প্ৰাকৃতিক দুৰ্যোগৰ সময়ত জনস্বাস্থ্য সুৰক্ষিত কৰি ৰখাটো ৰাজ্য চৰকাৰৰ অন্যতম প্ৰধান দায়িত্ব। স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি সোণাৰী মহাবিদ্যালয়ত অনুষ্ঠিত শিবিৰত 2000ৰো অধিক লোকে স্বাস্থ্য পৰীক্ষা কৰোৱাৰ লগতে শিৱসাগৰৰ ভাধৰা বিএড কলেজত 488গৰাকী আৰু শংকৰদেৱ শিশু নিকেতনত 505গৰাকী লোকে স্বাস্থ্য পৰীক্ষাৰ সুবিধা লাভ কৰে। উল্লেখযোগ্য যে চৰাইদেউ জিলাৰ বানপীড়িত লোকসকলক স্বাস্থ্যসেৱা প্ৰদানৰ উদ্দেশ্যে আজি টেঙাপুখুৰী ৰাজহুৱা প্ৰেক্ষাগৃহ আৰু কাইলৈ ভজু উচ্চ মাধ্যমিক বিদ্যালয়ত একেধৰণৰ বৃহৎ বিনামূলীয়া স্বাস্থ্য শিবিৰ অনুষ্ঠিত হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি নিউ ডেভেলপমেণ্ট বেংকৰ সহযোগত ৰূপায়ণ হ'বলগীয়া অসম পথ নেটৱৰ্ক উন্নয়ন প্ৰকল্পৰ অগ্ৰগতিক লৈ বিষয়াসকলৰ সৈতে এখন পৰ্যালোচনা বৈঠকত অংশ লয়। বৈঠকত প্ৰকল্পটোৰ অধীনত ৰাজ্যৰ 126টা বিধানসভা সমষ্টিত প্ৰায় 3000 কিলোমিটাৰ পথ আধুনিকীকৰণৰ কাম নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে বিভাগীয় বিষয়াসকলক নিৰ্দেশ দিয়ে। ইফালে কেন্দ্ৰীয় মন্ত্ৰীসভাই কালি অসমৰ বাইহাটা চাৰিআলিৰ পৰা মঙলদৈ হৈ তেজপুৰলৈ যোৱা 135.87 কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰাষ্ট্ৰীয় ঘাইপথটো 4টা লেনযুক্ত পথলৈ উন্নীত কৰাৰ প্ৰস্তাৱত অনুমোদন জনাইছে। এই প্ৰকল্পৰ বাবে কেন্দ্ৰীয় চৰকাৰে 8,970 কোটি টকা ব্যয় কৰিব। এই আধুনিক ঘাইপথ নিৰ্মাণৰ ফলত গুৱাহাটী আৰু তেজপুৰৰ মাজৰ যাত্ৰাৰ সময় বৰ্তমানৰ প্ৰায় 3.5 ঘণ্টাৰ পৰা 1 ঘণ্টা 70 মিনিটলৈ হ্ৰাস পাব। লগতে ব্যৱসায় বাণিজ্য, পৰ্যটন, কৃষি, উদ্যোগ আৰু শিক্ষা তথা স্বাস্থ্যসেৱাৰ ক্ষেত্ৰতো নতুন সম্ভাৱনাৰ সৃষ্টি হ'ব বুলি আশা কৰা হৈছে। ৰাজ্যৰ যোগাযোগ ব্যৱস্থাৰ উন্নয়নৰ বাবে গ্ৰহণ কৰা এই পদক্ষেপক আদৰণি জনাই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় মন্ত্ৰীসকলক ধন্যবাদ জ্ঞাপন কৰে। বিশেষ নিযুক্তি অভিযান চমুকৈ SRDৰ জৰিয়তে নিয়মীয়া হোৱা সমগ্ৰ শিক্ষা অসমৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ দৰমহা প্ৰদানত কোনো সমস্যা হোৱা নাই বুলি ৰাজ্য চৰকাৰে স্পষ্ট কৰি দিছে। কালি শিক্ষামন্ত্ৰী ডাঃ অনুজ বেগুৱে SRD শিক্ষক কল্যাণ মঞ্চ আৰু সদৌ অসম প্ৰাথমিক শিক্ষক সন্মিলনীৰ সৈতে এই সন্দৰ্ভত এখন বৈঠকত অংশ লয়। বৈঠকৰ অন্তত শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে বিত্তীয় ব্যৱস্থাৰ পৰিৱৰ্তনৰ বাবেহে এই মাহত দৰমহা প্ৰদানত সামান্য বিলম্ব হৈছে। দুই এদিনৰ ভিতৰতে শিক্ষকসকলে পূৰ্বৰ দৰেই দৰমহা লাভ কৰিব বুলি তেওঁ জানিবলৈ দিয়ে। মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা মতে এতিয়াৰে পৰা শিক্ষকসকলৰ দৰমহা ফিন আছামৰ জৰিয়তে প্ৰক্ৰিয়াকৰণ হৈ কোষাগাৰৰ মাধ্যমেৰে তেওঁলোকৰ একাউণ্টত জমা হ'ব।
1: SRD শিক্ষকসকলৰ দৰমহাক লৈ কোনো সমস্যাৰ সৃষ্টি হোৱা নাই। এই মাহত কেইটামান দিন দেৰি হৈছে, দুই এদিনৰ ভিতৰতে তেওঁলোকে পূৰ্বৰ দৰে তেওঁলোকৰ দৰমহা লাভ কৰিব। এই শিক্ষকসকলৰ পূৰ্বৰ যি ট্ৰেজাৰী ব্যৱস্থা আছিল, আমাৰ বৰ্তমান কিছু বিত্তীয় সংস্কাৰ সাধন হৈ থকা কাৰণে ইয়াৰ কিছু সংস্কাৰ হৈছে আৰু সেই সংস্কাৰৰ ফলস্বৰূপে এই বিলম্বখিনি ঘটিছে। ফিন আছামত তেওঁলোকৰ একাউণ্ট আছে আৰু ফিন আছামৰ জৰিয়তে তেওঁলোকৰ পে শ্লিপ, তেওঁলোকৰ NPS বা অন্যান্য কৰ্মচাৰী হিচাপে যিসমূহ সেৱা পূৰ্বতে তেওঁলোকে পাই আছিল, সেই ফিন আছামৰ জৰিয়তে তেওঁলোকৰ দৰমহা এতিয়াও প্ৰচেছ হ'ব। ফিন আছামৰ সেৱাসমূহ তেওঁলোকে পাই থাকিব আৰু নিয়মিতভাৱে তেওঁলোকৰ দৰমহা ফিন আছামৰ জৰিয়তেই প্ৰচেছ হৈ ট্ৰেজাৰীৰ পৰা তেওঁলোকে পাব।
0: বানত ক্ষতিগ্ৰস্ত চেলেংহাট, আমগুৰি, শিমলুগুৰি, শিৱসাগৰ টাউন ৰেলপথটো কালিৰে পৰা সম্পূৰ্ণৰূপে কাৰ্যক্ষম হৈ উঠিছে। ইয়াৰ ফলত লামডিং আৰু শিৱসাগৰৰ মাজেৰে গুৱাহাটী ডিব্ৰুগড় অভিমুখী প্ৰত্যক্ষ ৰেলসেৱা পুনৰ আৰম্ভ কৰিব পৰা যাব। অতি কম সময়ৰ ভিতৰতে এই গুৰুত্বপূৰ্ণ ৰেলপথটো পুনৰ মুকলি কৰাৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যমযোগে কেন্দ্ৰীয় ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱ আৰু উত্তৰ পূব সীমান্ত ৰেলৱে কৰ্তৃপক্ষক কৃতজ্ঞতা জ্ঞাপন কৰে। উল্লেখযোগ্য যে এই সংযোগ পুনৰ স্থাপনৰ জৰিয়তে উজনি অসমৰ সৈতে ৰাজ্যৰ অন্যান্য অঞ্চল তথা দেশৰ বিভিন্ন অংশৰ যোগাযোগ ব্যৱস্থা পুনৰ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে দ্বাদশ ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উপলক্ষে আজি নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনৰ সাংস্কৃতিক কেন্দ্ৰত হ'বলগীয়া এটা অনুষ্ঠানত 2025 বৰ্ষৰ বাবে সন্ত কবিৰ হস্ততাঁত বঁটা আৰু ৰাষ্ট্ৰীয় হস্ততাঁত বঁটা প্ৰদান কৰিব। এই বঁটা লাভ কৰাসকলৰ ভিতৰত অসমৰ 3গৰাকী শিপিনী আৰু উদ্যোগী মহিলাৰ লগতে শুৱালকুছিৰ গণমৌ অঞ্চলৰ বোৱা কটা সামগ্ৰী উৎপাদন প্ৰতিষ্ঠান আছে।

0: কামৰূপ মহানগৰ জিলাৰ বুণ্ডাৰ বিশিষ্ট শিপিনী ৰুণিমা চেতিয়া চৌধুৰীয়ে হস্ততাঁত খণ্ডত অসাধাৰণ কাৰুশিল্প আৰু জীৱনজোৰা সাধনাৰ বাবে প্ৰদান কৰা দেশৰ সৰ্বোচ্চ স্বীকৃতি সন্ত কবিৰ হস্ততাঁত বঁটা লাভ কৰিছে। ঐতিহ্যমণ্ডিত মুগা সূতাৰে প্ৰস্তুত কৰা আটকধুনীয়া মুগা চিল্কশাৰীৰ অনন্য আৰ্হি, কাৰিকৰী দক্ষতা আৰু অপূৰ্ব বয়ন শিল্পৰ বাবে তেওঁলৈ এই বঁটা আগবঢ়োৱা হৈছে। এই বঁটাত আছে সোণৰ মুদ্ৰা, তাম্ৰপত্ৰ, আলৱান আৰু প্ৰমাণপত্ৰ। একেদৰে নিজ নিজ ক্ষেত্ৰত উৎকৃষ্ট সৃষ্টিশীলতা আৰু গুণগত মান প্ৰদৰ্শন কৰাৰ বাবে কামৰূপ মহানগৰ জিলাৰ হাতীগাঁৱৰ জ্যোতি ভূঞা আৰু মাজুলীৰ গড়মূৰৰ ৰীতি দলে 2025 বৰ্ষৰ ৰাষ্ট্ৰীয় হস্ততাঁত বঁটা লাভ কৰিবলৈ সমৰ্থ হৈছে। হাফলঙৰ টি আমষ্ট্ৰং ছাংছনক আৰ্মেনিয়া গণৰাজ্যত ভাৰতৰ ৰাষ্ট্ৰদূত হিচাপে নিযুক্তি দিয়া হৈছে। ভাৰতীয় বৈদেশিক সেৱাৰ 1997 চনৰ বেটছৰ বিষয়াগৰাকীয়ে বৰ্তমান কিউবাৰ ৰাষ্ট্ৰদূত হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। অসমৰ অস্মিতা চলিহা আসানত অনুষ্ঠিত কোৰিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাৰ মহিলাৰ ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলত শীৰ্ষ বাছনিপ্ৰাপ্ত জাপানৰ হিনা অকেচিৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। অস্মিতাই দক্ষিণ কোৰিয়াৰ কিম মিনজিক 21-17, 21-6 গেমত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। কিম মিনজিয়ে অসমৰে আন এগৰাকী খেলুৱৈ ইছাৰাণী বৰুৱাক এখন সংঘৰ্ষপূৰ্ণ খেলত 17-21, 21-18, 21-19 গেমত পৰাভূত কৰি কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰে। আপোনালোকে আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া অৰূপ কুমাৰ শৰ্মাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত চকু ফুৰাওঁ আহক।
1: গুৱাহাটীৰ পৰা আজি প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহে বান বিভীষিকা, জেন জিয়ান জ্বলন, মুখ্যমন্ত্ৰী নিযুত মইনা নিযুত বাবু আঁচনি, অৰুণাচলত ভাৰতীয় সেনা আৰু চীনৰ পি এল এৰ মুখামুখি অৱস্থান আদি ভিন ভিন বাতৰিক প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। প্ৰতিদিন কাকতে পাৰকুপ পাহাৰত 19টা শিলৰ কুঁৱেৰীৰ ধবংসলীলা শিৰোনামেৰে শিৱসাগৰৰ দৰে কাজিৰঙা, বোকাখাট, নুমলীগড়তো বিভীষিকা নামি অহাৰ আশংকাৰ বাতৰি মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। দৈনিক জনভূমি কাকতৰ মুখ্য বাতৰি শিৰোনাম বানৰ নামত ধন সংগ্ৰহত নিষেধাজ্ঞা। অসমীয়া খবৰ কাকতে শিক্ষাৰ্থীৰ ন্যায়সংগত প্ৰতিবাদ দেশদ্ৰোহ নহয় শিৰোনামেৰে মুম্বাইত অনুষ্ঠিত এটা অনুষ্ঠানত শিক্ষাৰ্থীৰ প্ৰশ্নৰ উত্তৰ দি আৰ এছ এছৰ প্ৰধানগৰাকীয়ে দিয়া মন্তব্যৰ বাতৰিক মুখ্য বাতৰিত স্থান দিছে। দৈনিক অগ্ৰদূত কাকতে ইছৰোৰ সতৰ্কতা স্বত্তেও নিৰ্বিকাৰ দিছপুৰ শিৰোনামেৰে লোকসভাত কালি বিৰোধী উপদলপতি গৌৰৱ গগৈয়ে ৰাজ্য চৰকাৰৰ স্বৰূপ ফাদিল কৰাৰ বাতৰি পৰিৱেশন কৰিছে। দ্য চেণ্টিনেল কাকতে কেন্দ্ৰীয় মন্ত্ৰীসভাই বাইহাটা চাৰিআলিৰ পৰা তেজপুৰলৈ চাৰিটা লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণত অনুমোদন জনোৱাৰ এটা বাতৰি পৰিৱেশন কৰিছে। নিযুত মইনা নিযুত বাবু আঁচনিৰ শুভাৰম্ভ মুখ্যমন্ত্ৰীৰ এই শিৰোনাম নিয়মীয়া বাৰ্তা কাকতৰ। আমাৰ অসম কাকতে কিয়েভ জ্বলিছে, ইউক্ৰেইনত ৰাছিয়াৰ প্ৰচণ্ড ড্ৰোন আক্ৰমণ শীৰ্ষক এটা বাতৰি গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। দৈনিক অসম কাকতে অৰুণাচলত অতৰ্কিতে প্ৰৱেশ, চীনা সৈন্যৰ ফটো ভিডিঅ'ক লৈ চাঞ্চল্য শিৰোনামেৰে আলোকচিত্ৰসহ এটা বাতৰি বক্স বাতৰি হিচাপে প্ৰকাশ কৰিছে। দি আছাম ট্ৰিবিউন কাকতে এনিমেলছ ফেচ নেচেছ ফিউৰী ইন ষ্টেট শিৰোনামেৰে শিৱসাগৰৰ 5টা ৰাজচক্ৰত 1,00,000তকৈ অধিক ডাঙৰ জন্তু, 61,000তকৈ অধিক সৰু জন্তু আৰু প্ৰায় 6,00,000 হাঁহসহ অন্যান্য পোহনীয়া চৰাই বানত প্ৰভাৱিত হোৱাৰ বাতৰি প্ৰকাশ কৰিছে। এতিয়া আহক বাতৰিৰ মাজলৈ উভতি যাওঁ।
0: ভাৰতীয় বতৰ বিজ্ঞান বিভাগে 12 আগষ্ট পৰ্যন্ত অসমসহ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত ধাৰাষাৰ বৰষুণ হ'ব পাৰে বুলি আগলি বতৰা দিছে। বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি অসম আৰু মেঘালয়ত আজি আৰু 12 আগষ্টত ধাৰাষাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ঢেৰেকনিৰে 2 এজাক বৰষুণ আহিব। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 35 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, মেঘালয়, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মিজোৰাম, ত্ৰিপুৰা আৰু মণিপুৰৰ ঠাই বিশেষে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ অহাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটি পুনৰ এবাৰ। অহা 5 বছৰত নিকা ব্যৱস্থাৰে 2,00,000 নিবনুৱাক নিযুক্তি প্ৰদান কৰিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা। সাম্প্ৰতিক বানত নিহতৰ সংখ্যা 97লৈ বৃদ্ধি, বানপীড়িত অঞ্চলত ৰাজ্য চৰকাৰৰ বৃহৎ স্বাস্থ্য অভিযান। পথ আন্তঃগাঁথনি উন্নয়নৰ বাবে ৰাজ্যৰ 126টা সমষ্টিৰ 3,000 কিলোমিটাৰ পথৰ আধুনিকীকৰণৰ অগ্ৰগতিৰ পৰ্যালোচনা। আজি দ্বাদশ ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস, অসমৰ 3গৰাকী শিপিনীলৈ সন্ত কবিৰ হস্ততাঁত বঁটা। আৰু কোৰিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাৰ মহিলাৰ ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলত অস্মিতা সলিহা জাপানৰ হিনা অকেছিৰ সন্মুখীন। পুৱাৰ আঞ্চলিক বাতৰি ইমানতে অন্ত পৰিল। খন্তেক পিছতেই জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত আমাৰ পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।

মিলামী হল 290.1 ন মিটাৰ 1035 কিলোহাৰ্টজ আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টজত এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ আমাৰ অনুষ্ঠান নিউজ অন এ আই আৰ মোবাইল এপতো আপুনি শুনিব পাৰে। এতিয়া আগবঢ়াইছো অসমীয়া আৰু হিন্দী ছবিৰ গীতৰ অনুষ্ঠান ৰূপালী ঢৌ। আজি অনুষ্ঠানত প্ৰথমে শুনাবলৈ লৈছো অপৰূপা ছবিৰ এটি গীত উষা মংগেশকাৰৰ কণ্ঠত। গীতৰ কথা আৰু সংগীত ভূপেন হাজৰিকাৰ।

ৰূপালী ঢৌত এইবাৰ শুনিবলৈ লৈছো জীৱন সুৰভি ছবিখনৰ এটি গীত। গীতৰ কথা হেমন্ত দত্তৰ, সংগীত ভূপেন উজিৰৰ।

জীৱন সুৰভি ছবিৰ অৰুণ দাসৰ কণ্ঠৰ গীতটি শুনিলে। শ্ৰোতাসকলে ৰূপালী ঢৌ অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো জিদ্দি ছবিখনৰ এটি গীত হাৰি হাৰণাৰ কণ্ঠত। গীতৰ কথা সমীৰ, সংগীত দিলীপ সেনৰ।

ভূপেন হাজৰিকা আৰু অঞ্জু দেৱীৰ কণ্ঠত বনজুই ছবিৰ গীতটি শুনিলে। গীতৰ কথা আৰু সংগীত ভূপেন হাজৰিকাৰ। ৰূপালী ঢৌ অনুষ্ঠানৰ শেষত শুনাবলৈ লৈছো 1942 এ লাভ ষ্টৰী ছবিখনৰ এটি গীত কুমাৰ চানুৰ কণ্ঠত। গীতৰ কথা জাভেদ আখতাৰৰ, সংগীত ৰাহুল দেৱবৰ্মনৰ।

ৰূপালী ঢৌ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া সময় পুৱা 9:45 গৈছে আৰু ইয়াৰ লগে লগে অন্ত পৰিল আমাৰ আজিৰ প্ৰথম অধিৱেশন। দ্বিতীয় অধিৱেশন মুকলি কৰা হ'ব দিনৰ 11:30 বজাত। আপোনাৰ আজিৰ দিনটো শুভ হওক। নমস্কাৰ।

নমস্কাৰ, এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া সময় দিনৰ 11:30 বাজি গৈছে। সমূহ শ্ৰোতাকে সাদৰ সম্ভাষণ জনাই মুকলি কৰা হৈছে আমাৰ আজিৰ দ্বিতীয় অধিৱেশন। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়ামভৰ 289.9 মিটাৰ, 1035 কিলোহাৰ্টজ আৰু DRM ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্টজত। আমাৰ অনুষ্ঠান নিউজ অন AIR মোবাইল এপতো আপুনি শুনিব পাৰে। এতিয়া আমাৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত জেনিফাৰ, নিয়ন্ত্ৰণ কক্ষত কিশোৰ কুমাৰ শৰ্মা, ধীৰাজ বৈশ্য, হৰমোহন বৰ্মন, পপি চন্দ, আয়ুষ্মান জয়সী, ট্ৰান্সমিটাৰত মিথিলেশ কুমাৰ ৰঞ্জন, তিলক চন্দ্ৰ দাস আৰু মৃগাংক কৃষ্ণাত্ৰেয়, আৰু ষ্টুডিঅ'ত মই সুশান্ত দত্ত। এতিয়া আগবঢ়াইছো গীতিমালিকাৰ গীত। আজিৰ অনুষ্ঠানত পুনতেই শুনাবলৈ লৈছো কল্পনা দত্তপণ্ডিতৰ কণ্ঠত কেশৱ দত্তৰ ৰচনা, প্ৰযোজনা অনুপম চৌধুৰীৰ।

শ্ৰোতাসকলে গীতিমালিকাৰ গীত অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনোৱা হওক মালবিকা বৰাৰ কণ্ঠৰীতি গীত, গীতিকাৰ অজিত কুমাৰ বৰদলৈ, প্ৰযোজনা বিপুল বৰুৱাৰ।

গীতি মালিকাৰ গীতত এইবাৰ শুনোৱা হওক দিলীপ চৌধুৰীৰ কণ্ঠৰ এটি গীত। গীতৰ কথা ফজলুল কৰিমৰ, প্ৰযোজনা অসীম হাজৰিকাৰ।

আজিৰ গীতিমালিকাৰ গীতৰ শেষত শুনোৱা হওক মূৰ্চনা ভূঞাৰ কণ্ঠৰীতি গীত। গীতৰ কথা বেদানন্দ দাসৰ, প্ৰযোজনা অনুপম চৌধুৰীৰ।

0: চন্দ্ৰ ভূঞাৰ কণ্ঠৰ এই গীতটিৰে আজিৰ গীতিমালিকাৰ গীত অনুষ্ঠানটি ইমানতে সামৰিছো।
1: আকাশবাণীত বিজ্ঞাপন দিয়ক, অগণিত শ্ৰোতাৰ কাষ চাপক।
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528।
1: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।
3: অগ্নিযুগৰ গান।

0: ভীম।
1: ডক্টর ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযোগৰ গান।
2: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ এই গান।
3: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত।
1: বিবিধ ভাৰতে গুৱাহাটীত অগ্নিযোগৰ গান।

বিবিধ ভারতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ লবলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজি এইটো কি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166994।

0: on fundraising surged to 1,756 crore rupees through 14 issues. In badminton, Indian shuttlers Rakshita Ramraj and Ashmita Chaliha have entered the women's single semi-finals of the Korea Masters in Assen. Rakshita defeated compatriot Tanvi Sharma 18-21, 21-19, 21-18 in the quarter-final match today. Ashmita advanced to the semi-final after stunning top seed Hina Akechi 20-22, 21-15, 21-19. Ashmita and Rakshita will face each other in the semi-final tomorrow. And that is the end of this news bulletin.
1: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভ 299.9 মিটাৰ 1035 কিলোহাৰ্জ আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্জত। আমাৰ অনুষ্ঠানসমূহ নিউজ অন AIR মোবাইল এপতো শুনিবলৈ পাব। প্ৰিয় শ্ৰোতা, ষ্টুডিঅ' আৰু ডিউটি ৰুমত মই জুলিদেৱী। মোৰ সৈতে এতিয়াৰ বিভিন্ন দায়িত্বত আছে নিয়ন্ত্ৰণ কক্ষত অপূৰ্ব কৃষ্ণ বুঢ়াগোহাঁই, পপি চন্দ, শেখ আব্দুল্লা আহমেদ, ট্ৰান্সমিটাৰত ৰমেন কুমাৰ শৰ্মা আৰু ধ্ৰুৱজ্যোতি বৰ্মন। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া আৰম্ভ কৰা হৈছে যুৱক যুৱতীসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱবাণী।

নমস্কাৰ সমূহ শ্ৰোতাকে প্ৰীতি আৰু সাদৰ সম্ভাষণ জনাই আৰম্ভ কৰিবলৈ লৈছো যুৱক যুৱতীৰ বাবে প্ৰচাৰিত অনুষ্ঠান যুৱবাণী। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰ, 1035 কিলোহাৰ্টজ আৰু DRM ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টজত আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। প্ৰিয় শ্ৰোতা, যুৱবাণীৰ এমুঠি আকৰ্ষণীয় অনুষ্ঠানৰ সৈতে ষ্টুডিঅ'ত উপস্থিত আছো মই শাশ্বতী তালুকদাৰ।

প্ৰিয় শ্ৰোতা, যুৱবাণীৰ অনুষ্ঠানসূচী আৰম্ভ কৰাৰ আগতে আহকচোন জানি লওঁ কি কি অনুষ্ঠানেৰে সজোৱা হৈছে আমাৰ আজিৰ যুৱবাণী। খন্তেক পাছতে অৰ্থাৎ 5:15 শুনিবলৈ পাব গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। নিয়োগ প্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান শিক্ষণ প্ৰশিক্ষণ সংস্থানৰ সময় 5:55। 6:10 নিবেদন কৰা হ'ব বিলকিছ ইনাম আৰু তেওঁৰ সংগ্ৰীবৃন্দৰ দ্বাৰা পৰিৱেশিত জিকিৰ।

ছয় বাজি ত্ৰিশ মিনিটত শুনিবলৈ পাব শৰীৰ আৰু স্বাস্থ্য অনুষ্ঠানটি। আজিৰ অনুষ্ঠানৰ বিষয় যকৃতৰ বিভিন্ন ৰোগৰ কাৰণ আৰু ইয়াৰ প্ৰতিকাৰ। অনুষ্ঠানত অতিথিৰূপে উপস্থিত থাকিব ডাক্তৰ অমৃতাংশু বৰকাকতি। অনুষ্ঠানটি আগ ধৰিব ইন্দ্ৰজিৎ দাসে। সাত বাজি বিশ মিনিটত শুনিবলৈ পাব ন প্ৰতিভা অনুষ্ঠানটি। অনুষ্ঠানটিত অতিথিৰূপে উপস্থিত থাকিব উদীয়মান কণ্ঠশিল্পী মৃদুস্মিতা বৰ্মন। অনুষ্ঠানটিৰ আগ ধৰিব শ্ৰুতি ডেকাই। আৰু শ্ৰোতাসকল, আঠ বাজি পাঁচ মিনিটত শুনিবলৈ পাব মোৰ অনুভৱৰ গীতৰ অনুষ্ঠানটি। এই অনুষ্ঠানেৰে সামৰা হ'ব আমাৰ আজিৰ যুৱবাণী।

প্ৰিয় শ্ৰোতা, এতিয়া জানোচোন আহক কি কি অনুষ্ঠানেৰে সজোৱা হৈছে আমাৰ কাইলৈৰ যুৱবাণী। কাইলৈও একে সময়তে অৰ্থাৎ 5:10 আৰম্ভ কৰা হ'ব যুৱক যুৱতীৰ বাবে প্ৰচাৰিত অনুষ্ঠান যুৱবাণী। 5:15 শুনিবলৈ পাব গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন, নিয়োগ প্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান, শিক্ষণ প্ৰশিক্ষণ সংস্থানৰ সময় 5:55, 6:10 শুনিবলৈ পাব এটি কথিকা, আধুনিক গীত নিবেদন কৰা হ'ব 6:30, 7:20 শুনিবলৈ পাব যুৱ কৰ্মশালা অনুষ্ঠানটি, আৰু নিশা 8:05 নিবেদন কৰা হ'ব মোৰ অনুভৱৰ গীতৰ অনুষ্ঠানটি। শ্ৰোতাসকল, এই অনুষ্ঠানেৰে সামৰা হ'ব আমাৰ কাইলৈৰ যুৱবাণী।

প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। আজিৰ মনোৰঞ্জন সজোৱা হৈছে কেইটিমান দেশপ্ৰেমমূলক গীতেৰে। প্ৰথমে শুনাবলৈ লৈছো এ আৰ ৰহমানৰ কণ্ঠত এই সুমধুৰ গীতটি।

শ্ৰোতাসকলে শুনি আছে গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। আজিৰ মনোৰঞ্জন সজোৱা হৈছে কেইটিমান দেশপ্ৰেমমূলক গীতেৰে। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো লতা মংগেশকাৰ আৰু তেওঁৰ সংগীতবৃন্দৰ দ্বাৰা পৰিৱেশিত এটি দেশপ্ৰেমমূলক গীত।

শ্ৰোতাসকলে শুনি আছে গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। আজিৰ মনোৰঞ্জন সজোৱা হৈছে কেইটিমান দেশপ্ৰেমমূলক গীতেৰে। প্ৰিয় শ্ৰোতা, এইবাৰ শুনাবলৈ লৈছো লতা মংগেশকাৰ, আদিনাথ মংগেশকাৰ আৰু তেওঁৰ সংগীবৃন্দৰ কণ্ঠত এটি দেশপ্ৰেমমূলক গীত।

ইমান পৰে শ্ৰোতাসকলে গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন শুনিলে। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো নিয়োগ প্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান শিক্ষণ প্ৰশিক্ষণ সংস্থান। আসাম পাৱাৰ জেনেৰেশ্যন কৰ্পৰেশ্যন লিমিটেডত খালী হোৱা এছিষ্টেণ্ট মেনেজাৰ আৰু জুনিয়ৰ মেনেজাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। প্ৰাৰ্থীৰ ইয়াৰে 10টাকৈ পদ ইলেক্ট্ৰিকেল আৰু চিভিল শাখাৰ প্ৰাৰ্থীৰ বাবে, 6টা পদ মেকানিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে, 4টা পদ হিউমেন ৰিচোৰ্চ শাখাৰ প্ৰাৰ্থীৰ বাবে, 3টা পদ ইনফৰমেশ্যন টেকনলজি শাখাৰ প্ৰাৰ্থীৰ বাবে আৰু 2টা পদ ইনষ্ট্ৰুমেণ্টেশ্যন শাখাৰ প্ৰাৰ্থীৰ বাবে। প্ৰাৰ্থী সংশ্লিষ্ট শাখাত বিটেক বা 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব। হিউমেন ৰিচোৰ্চ শাখাৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থী MBA বা PGDM থকা হ'ব লাগিব। দৰমহাৰ নিৰিখ মাহে 37,300 টকাৰ পৰা 112,000 টকালৈ, লগত 14,200 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। জুনিয়ৰ মেনেজাৰ পদৰ সংখ্যা 31, ইয়াৰে 12টা পদ ইলেক্ট্ৰিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে, 9টা পদ চিভিল শাখাৰ প্ৰাৰ্থীৰ বাবে, 6টা পদ মেকানিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে আৰু 2টাকৈ পদ ইনফৰমেশ্যন টেকনলজি আৰু ইনষ্ট্ৰুমেণ্টেশ্যন শাখাৰ প্ৰাৰ্থীৰ বাবে। প্ৰাৰ্থী সংশ্লিষ্ট শাখাত ইঞ্জিনিয়াৰিং ডিপ্ল'মা থকা হ'ব লাগিব। দৰমহাৰ নিৰিখ মাহে 25,000 টকাৰ পৰা 92,000 টকালৈ, লগত 12,100 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। আটাইবোৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট www.apdcl.org। আবেদনৰ শেষ তাৰিখ

জুনিয়ৰ মেনেজাৰ পদৰ ক্ষেত্ৰত 21 আগষ্ট আৰু এছিষ্টেণ্ট মেনেজাৰ পদৰ ক্ষেত্ৰত 23 আগষ্ট। পাঞ্জাব নেশ্যনেল বেংকত খালী হোৱা 545টা লোকেল বেংক অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 48,480 টকাৰ পৰা 85,920 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী স্নাতক হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 20 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট pnb.bank.in। আবেদনৰ শেষ তাৰিখ 9 আগষ্ট। নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱেত খালী হোৱা 6,777টা এপ্ৰেণ্টাইজ পদৰ বাবে আবেদন বিচৰা হৈছে। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা আৰু সংশ্লিষ্ট ট্ৰেডত কোনো ITIৰ পৰা নেশ্যনেল ট্ৰেড চাৰ্টিফিকেট অৰ্জন কৰা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 15 বছৰৰ পৰা 24 বছৰৰ ভিতৰত হ'ব লাগিব। এবছৰীয়া প্ৰশিক্ষণৰ কালচোৱাত প্ৰাৰ্থীয়ে 9,600 টকাকৈ জলপানী পাব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট nfr.indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 19 আগষ্ট। শিক্ষণ প্ৰশিক্ষণ সংস্থান ইমানেই।

0: rainfall has revived flood concerns in several parts of the state. And that is the end of this news bulletin.
1: বাতৰি পাছতে উভতি আহিছো যুৱবাণীৰ ষ্টুডিঅ'ৰ মাজলৈ। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো বিলকিছ ইনাম আৰু তেওঁৰ সংগীবৃন্দৰ দ্বাৰা পৰিৱেশিত জিকিৰ।

0: ইমান পৰে শ্ৰোতাসকলে, বিলকিছ ইনাম আৰু তেওঁৰ সংগীবৃন্দৰ দ্বাৰা পৰিৱেশিত জিকিৰ শুনিলে। প্ৰিয় শ্ৰোতা, খন্তেক পাছতে সংস্কৃতত বাতৰি দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।
1: আকাশবাণী সম্প্রতি বার্তা শ্রূয়ন্তাম প্রবাচিকা রিচা ঝা। আদৌ মুখ্য বার্তাঃ। সংসদা সূক্ষ্ম লঘু মধ্যমোদ্যম বিকাশ সংশোধন বিধেয়কম 26-26 পারিতম। প্রধানমন্ত্রী নরেন্দ্র মোদী অদ্য স্বকীয়াবাসে এনডিএ সংযুতৌ নব সম্মিলিতৈঃ বিবিধ সদস্যৈঃ সহ মিলিতবান্। অনেন সংসদি অনুক্ষণম জায়মানেষু ব্যবধানেষু গহনচিন্তা প্রকটীকৃতা। রাষ্ট্রপতি পদাসীনা দ্রৌপদী মুর্মু অদ্য নবদিল্ল্যাঃ রাষ্ট্রপতি ভবনে 25-2000 বর্ষস্য রাষ্ট্রীয় হস্ত নির্মিত তন্তুকলা পুরস্কারান প্রদত্তবতী। অদ্য ভারতস্য উত্তর পশ্চিম ভাগেষু অতিবৃষ্টিঃ অজায়ত। ভারতস্য গ্র্যান্ড মাস্টার আর প্রজ্ঞানন্দঃ আমেরিকা দেশে আয়োজিতায়াম গ্র্যান্ড চেস ট্যুর সেন্ট লুইস র্যাপিড অ্যান্ড ব্লিটজ ইত্যস্যাম প্রতিযোগিতায়াম বিজয়ম প্রাপ্তবান। অপি চ ব্যাডমিন্টন ক্রীড়ায়াম ভারতস্য ক্রীড়িকে রক্ষিতা রামরাজ অথ অস্মিতা চালিয়াঃ চ আসন নগরে আয়োজিতায়াঃ কোরিয়া মাস্টার্স ইত্যস্যাঃ স্পর্ধায়াঃ মহিলৈকল বর্গে উপান্ত্যচক্রে প্রবেশম অলভিত। अथ वार्ताः विस्तरेण। संसदा सूक्ष्म लघु मध्यमोद्यम विकास संशोधन विधेयकम 26-26 पारितम। अद्य लोकसभया एतद् विधेयकम अनुमोदितम्। राज्यसभया एतद् गत सोमवासरे एव पारितम आसीत्।
2: यह विधेयक भुगतान में होने वाली देरी को दूर करने और विवादों के समाधान की प्रक्रिया को आसान बनाने के लिए लाया गया है। इसके अनुसार हर केंद्रीय सार्वजनिक क्षेत्र के उपक्रम को सूक्ष्म लघु और मध्यम उद्यमों से खरीदी गई वस्तुओं या सेवाओं के सभी बिलों का भुगतान ऑनलाइन सिस्टम के माध्यम से करना होगा। विधेयक में यह भी प्रावधान है कि यदि विवाद की स्थिति में मध्यस्थता से समाधान नहीं निकलता तो 30 दिन के भीतर मामले के सुलह के लिए आर्बिट्रेशन के लिए भेजना होगा। इसके अलावा विधेयक में दंड का भी प्रावधान है। दीपेंद्र कुमार, आकाशवाणी समाचार, दिल्ली।
1: विधेयकस्य पारणानन्तरं पीठासीनाधिकारी दिलीप सैकिया विरोधं कुर्वद्भ्यः सदस्येभ्यः सदनस्य कार्याचरणं सुचारुरूपेण संचालने सहयोगं कर्तुम् आह्वानम् अकरोत्। व्यवधानानां विषये असौ असन्तोषं प्रकटयन् अवदत् यत् एतादृशः विरोधः देशस्य लोकतान्त्रिकव्यवस्थायै न शोभते। संसदीय कार्यमंत्री किरण रिजिजुः अपि विपक्षस्य आचरण विषये चिन्तां प्रकटयन् अवदत् यत् केन्द्रीय गृहमंत्री अमित शाहः संसदीय सत्रस्य अवधौ नियमितरूपेण संसदि उपस्थितः भवति तथा चिदरात्रिं यावत् सदने एव तिष्ठति। नैरन्तर्येण कोलाहल कारणेन पीठासीनाधिकारिणा सदनस्य कार्याचरणं सोमवासरे प्रातः 11 वादनपर्यन्तं स्थगितम्। ततः पूर्वं प्रातः 11 वादने सदनस्य कार्यारम्भे सति लोकसभाध्यक्षः ओम बिरला इत्येषः भारत छोड़ो आन्दोलन इत्येतस्य स्वतंत्रता सेनानिभ्यः अत दिवंगतेभ्यः च श्रद्धांजलिम् अर्पितवान्। महात्मनः गांधिनः ऐतिहासिकं करो या मरो इत्याह्वानं स्मरन् असौ तम् आन्दोलनं राष्ट्रियैक्यस्य साहसस्य सत्यस्य अहिंसायाश्च चिरस्थायि प्रतीकम् इति प्रतिपादितवान्। तदनन्तरं लोकसभाध्यक्षः प्रश्नकालम् आरब्धुं प्रयत्नम् अकरोत् किन्तु विपक्षसदस्यैः छात्रान्दोलनेषु कथितारक्षककृतकार्यस्य विषयः उत्थापितः। विपक्षसदस्याः अस्मिन् विषये केन्द्रीयगृहमन्त्रिणः अमितशाहस्य वक्तव्यं प्रार्थयन्तः आसन्। छात्रान्दोलनेषु कथितारक्षकैः कृतकार्याणि नीट सम्बद्ध विभिन्न विषयं च समधिकृत्य विपक्षस्य कोलाहलात् राज्यसभायाः कार्याचरणमपि आदिवसं यावत् स्थगितम्। अपराह्णे 12 वादने प्रथमस्थगनानन्तरं सदनस्य कार्याचरणं पुनः समारब्धम्। तदा सभापतिः सीपी राधाकृष्णन् विपक्षस्य कोलाहलमध्ये प्रश्नकालम् आरब्धवान्। अस्मिन् समये केन्द्रीय रेल मंत्री अश्विनी वैष्णवः रेल विभागे कवच सुरक्षा प्रणाल्याः तथा संकेत व्यवस्थायाः स्थापन सम्बद्धस्य प्रश्नस्य उत्तरं दातुं प्रयतितवान् किन्तु स्वोत्तरं सम्पूर्णतया प्रस्तोतुं न अशक्नोत्। नैरन्तर्येण कोलाहलकारणेन सभापतिना सदनस्य कार्याचरणं सोमवासरे प्रातः एकादशवादनपर्यन्तं स्थगितम् इतः प्राक् प्रातः एकादशवादने सदनस्य समारम्भे सति सभापतिः सीपी राधाकृष्णन् अवदत् यत् अगस्तमासस्य नवमदिनांके भारत छोड़ो आन्दोलन इत्यस्य चतुरशीतितमः स्मृतिवर्षः वर्तते सः अवदत् यत् एतद् आन्दोलनं महात्मनः गान्धिनः दूरदर्शिन नेतृत्वे आसीत् सः एतदपि अवदत् यत् भारत छोड़ो आन्दोलन इति भारतस्य स्वातन्त्र्य संग्रामस्य महत्वपूर्णः कीर्तिस्तम्भः अस्ति यः अद्यापि देशभक्तेः राष्ट्रियैक्यस्य अथ निःस्वार्थ राष्ट्रसेवायाः च आदर्शैः युवकान् प्रेरयति संस्कृतवार्तायाः संस्करणमिदं इदानीम् आकाशवाणीतः प्रसार्यते सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एआईआर चलदूरभाषीय तन्त्रांशे अपि उपलब्धो भविष्यति प्रधानमंत्री नरेन्द्र मोदी अद्य स्वकीय आवासे एनडीए संयुतौ नव सम्मिलितैः विविध सदस्यैः सह मिलितवान् एतेषु राष्ट्रवादी कांग्रेस पार्टी इति दलस्य अथ शिवसेना दलस्य सदस्याः च समाविष्टाः उपवेशनानन्तरं संसद परिसरे वार्ताहरैः सह सम्भाषमाणा शिवसेना सांसद ज्योति सावित्री नागनाथ वाघमारे इत्येषा प्रावोचत् यत् प्रधानमन्त्रिणा संसदि अनुक्षणं जायमानेषु व्यवधानेषु गहनचिन्ता प्रकटीकृता सा अकथयत् यत् प्रधानमन्त्रिणा अवलोकितं यत् निरन्तरस्थगनेन व्यवधानेन च नवनिर्वाचिताः प्रतिभाशालिनश्च सदस्याः सदने स्वकीय विचारान् उपस्थापयितुं नैव पारयन्ति प्रधानमंत्री नरेन्द्र मोदी श्वः इंडियन इंस्टीट्यूट ऑफ टेक्नोलॉजी इति संस्थायाः सप्तपञ्चाशत्तमे दीक्षांत समारोहे भागं भजिष्यति प्रधानमंत्री श्री मोदी त्रिसहस्राधिकान् छात्रान् संबोधयिष्यति येषु सप्ताशीत्यधिक पञ्चशतं शोधच्छात्राः समाविष्टाः अत्रावसरे श्री मोदी मेधाविभ्यः छात्रेभ्यः संस्थायाः प्रतिष्ठितानि सम्मानानि प्रदास्यति राष्ट्रपति पदासीना द्रौपदी मुर्मू अद्य नवदिल्ल्याः राष्ट्रपति भवने पञ्चविंशत्युत्तर द्विसहस्रतम वर्षस्य संत कबीर हस्त निर्मित तन्तुकला पुरस्कारान् राष्ट्रिय हस्त निर्मित तन्तुकला पुरस्कारान् च प्रदत्तवती हस्तशिल्पिनां कलात्मकतां नवीनतां भारतीय परम्परायाः संरक्षणे तेषां योगदानञ्च सम्मानयितुम् आहत्य द्वाविंशतिः पुरस्काराः त्रयः सन्तकबीर पुरस्काराः एकविंशतिः च राष्ट्रिय पुरस्काराः समर्पिताः अस्मिन् अवसरे भारतस्य समृद्धन्यासस्य सम्माननाय चतस्रः स्मरणीय प्रैषचिटिकाः अपि विमोचिताः राष्ट्रपतिः देशस्य वस्त्र शिल्पिभ्यः उद्यमेभ्यः छात्रेभ्यः अथ अस्य क्षेत्रस्य समस्त जनसमुदायाय च शुभकामनाः प्रदत्तवती
3: मैं देश के प्रतिभाशाली बुनाकारों डिजाइनरों उद्यमियों विद्यार्थियों और भारत के हथकरघा क्षेत्र से जुड़े सभी लोगों को बहुत बहुत शुभकामनाएं देती हूँ
1: विदेश मंत्री डॉ एस जयशंकर न्यगादीत यत् पाकिस्तान देशेन सह भारतस्य संबंधाः केवलं आतंकवाद मुक्तौ एव अग्रे सारयितुं शक्यन्ते अद्य लोकसभायां एकस्मिन् लिखितोत्तरे डॉ जयशंकर स्पष्टीकृतवान् यत् पाकिस्तान अद्यापि अतिसीम्नि भारतं विरुध्य आतंकवादं अस्त्ररूपेण उपयुङ्क्ते अद्य भारतस्य उत्तर पश्चिम भागेषु अतिवृष्टिः अजायत भारतर्तु विज्ञान विभागेन अद्य नवदिल्ल्यां मध्यमतः तीव्र वृष्ट्यै पीतवर्णपरा संचेतना प्रख्यापिता कोझिकोड़े कन्नूर वायनाड कासरगोड क्षेत्रेषु साम्प्रतं रक्तवर्णपरा संचेतना प्रख्यापिता अथ क्रीडा वार्तासु भारतस्य ग्रैंडमास्टर आर प्रज्ञानंद अमेरिका देशे आयोजितायां ग्रैंड चेस टूर सेंट लुईस रैपिड एंड ब्लिट्ज इत्यस्यां प्रतियोगितायां विजयं प्राप्तवान् विंशति वर्षीय प्रज्ञानंद पेनल्टीमेट इत्यस्मिन् चक्रे उज्बेकिस्तानस्य ग्रैंडमास्टर जावोखे सिंदारोव इत्यनेन सह स्पर्धां समीकृत्य विजयं सुनिश्चितवान् बैडमिंटन क्रीडायां भारतस्य क्रीडिके रक्षिता रामराज अथ अश्मिता चालिया च अद्य दक्षिण कोरिया देशस्य आसन नगरे आयोजितायाः कोरिया मास्टर्स इत्यस्याः स्पर्धायाः महिलैकल वर्गे उपान्त्यचक्रे प्रवेशम् अलभिताम् अश्मिता चालियाः जापान देशस्य क्रीडिकां हिना अकेची इत्येतां पराजित्य उपान्त्यचक्रे प्रवेशम् अकरोत् इति वार्ताः।
0: বাতৰিৰ পাছতে উভতি আহিছো যুৱবাণীৰ ষ্টুডিঅ'ৰ মজিয়ালৈ। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰ, 1035 কিলোহাৰ্টজ আৰু DRM ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টজত আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো শৰীৰ আৰু স্বাস্থ্য অনুষ্ঠানটি। আজিৰ অনুষ্ঠানৰ বিষয় যকৃতৰ বিভিন্ন ৰোগৰ কাৰণ আৰু ইয়াৰ প্ৰতিকাৰ। অনুষ্ঠানত অতিথিৰূপে উপস্থিত আছে ডাক্তৰ অমৃতাংশু বৰকাকতি। অনুষ্ঠানটিৰ আগ ধৰিব ইন্দ্ৰজিৎ দাসে। প্ৰিয় শ্ৰোতা, এয়া অনুষ্ঠানটিৰ প্ৰথম খণ্ড।
4: নমস্কাৰ শ্ৰোতাসকল, শৰীৰ আৰু স্বাস্থ্য এই শিতানলৈ আপোনালোকক আদৰণি জনাইছো। হেপাটাইটিছ ৰোগনো কি, ইয়াৰ সজাগতাৰ বাবে আমি কি কি কথা জনা উচিত, এই সকলো কথা সামৰি তিনিটা খণ্ডত আমি এই বিষয়ে পাতিব বিচাৰিছো। আজি প্ৰথম খণ্ডত আমি লগ পাওঁ হওক যকৃতৰ ৰোগৰ এগৰাকী বিশেষজ্ঞ, তেখেত হেপাটলজিষ্ট ডাক্তৰ অমৃতাংশু বৰকাকতি। আপোনাক আমাৰ অনুষ্ঠানলৈ আদৰণি জনাইছো।
5: নমস্কাৰ।
4: হেপাটাইটিছ বুলি ক'লে এই শব্দটো আমি প্ৰায়ে শুনি থাকো আৰু প্ৰায় সকলো ব্যক্তিয়ে হেপাটাইটিছ বুলি ক'লে অলপ হলেও বুজি পায় যে যকৃতৰ লগত লিভাৰৰ সৈতে সংলগ্ন এটি ৰোগ। এই ক্ষেত্ৰত শ্ৰোতাসকলক প্ৰথমে অকণমান বুজাই দিলে ভাল লাগিব।
5: হেপাটাইটিছৰ চিম্পল ভাগত ক'ব গ'লে লিভাৰৰ ইনফেকচন, যিকোনো বস্তুৱে য'ত লিভাৰৰ ডেমেজ কৰে সেইটোকে হেপাটাইটিছ বুলি কয়। যেনেকৈ আমাৰ এপেণ্ডিচাইটিছ মানে এপেণ্ডিক্সৰ ইনফেকচন, তেনেকৈ হেপাটাইটিছ মানে লিভাৰৰ ইনফেকচন। চ' হেপাটাইটিছটো যে অকল ভাইৰাছকেইটাৰ পৰা হ'ব সেইটো নহয়। আমাৰ যে এলকহল লোৱা মানুহৰ লিভাৰৰ ইনফেকচন হয় বা ডেমেজ হয় সেইটোকো এলকহলিক হেপাটাইটিছ বুলি কয়। ভাইৰাছ হেপাটাইটিছ, যিটো ভাইৰেল হেপাটাইটিছ বুলি কয়, পানীৰ পৰা হয় বা বেলেগ বেলেগ ভাইৰাছৰ পৰা হয়। তো যিকোনো বস্তুৱে যিটোৱে লিভাৰটো ডেমেজ কৰে আৰু লিভাৰৰ ভিতৰ ভিতৰে চেলবিলাক ডেমেজ কৰে সেইটোকে হেপাটাইটিছ বুলি কয়।
4: সহজ ভাষাত এই কথাখিনি তেখেতে আপোনালোকক বুজাই দিলে হেপাটাইটিছ কি। হেপাটাইটিছৰ বিভিন্ন প্ৰকাৰ আছে, সেই সম্পৰ্কে আমি পাতিম। বিশ্ব হেপাটাইটিছ দিৱসৰ এইবাৰৰ এটি মূল বিষয়বস্তু আছে।
5: হয়, প্ৰতি বছৰে 28 জুলাইত ৱৰ্ল্ড হেপাটাইটিছ ডে হিচাপে পালন কৰা যায়। তাৰ মেইন টাৰ্গেটটো হৈছে যে মানুহৰ প্ৰতি এৱাৰনেছটো। হেপাটাইটিছ বেমাৰটো যে এটা চাইলেণ্ট বেমাৰ, সেইটো আপোনাৰো থাকিব পাৰে, ভিতৰ ভিতৰে মোৰো হৈ থাকিব পাৰে। আমি যদি টেষ্ট নকৰোঁ বস্তুটো, যদি গম নাপাওঁ, ভিতৰ ভিতৰে গৈ বহুতখিনি ডেমেজ কৰিব পাৰে। সেই যিটো এৱাৰনেছটো, সেইটোৰ কাৰণেই পালন কৰা হয়। এতিয়া এইবাৰৰ যিটো মূল মন্ত্ৰ হৈছে ৱৰ্ল্ড হেপাটাইটিছৰ, ভাইৰেল হেপাটাইটিছ লেটছ ব্ৰেক ইট ডাউন। লেটছ ব্ৰেক ইট ডাউন মানে ভাইৰাছটো যাতে আমি একেবাৰে শেষ কৰি দিব পাৰোঁ বাই 2030, যাতে এই ভাইৰাছটো আমাৰ ৱৰ্ল্ডৰ পৰা নোহোৱা হৈ যায়, সেইটোৱে মেইন টাৰ্গেট
4: হয়। আমি প্ৰথমে লিভাৰৰ কথা পাতোঁ। শৈশৱৰ পৰাই আমাৰ যকৃত বা লিভাৰ আমি যাতে ভালদৰে ৰাখিব পাৰোঁ সেই ক্ষেত্ৰত বহুতে হয়তো আমি কথাটো বুজি নাপাওঁ। শৈশৱৰ পৰাই আচলতে এই প্ৰক্ৰিয়াটো আৰম্ভ হয়, গতিকে পিতৃ মাতৃ এই ক্ষেত্ৰত সজাগ হ'ব লাগে।
5: হয় হয়, আপুনি ঠিকে কৈছে যে যেনেকৈ আমাৰ ডায়েবেটিছটো মাক দেউতাকৰ থাকিলে ল'ৰা ছোৱালী হোৱাৰ চান্সটো বাঢ়ি যায়, তেনেকৈ হেপাটাইটিছ বস্তুটো মাক দেউতাকৰ থাকিলে ল'ৰা ছোৱালীলৈ অহাৰ চান্স থাকে। বিশেষকৈ মাকৰ পৰা ডিউৰিং ডেলিভাৰী বা ডিউৰিং ব্ৰেষ্ট ফিডিং মাকৰ পৰা বাচ্চালৈ যোৱাৰ চান্স থাকে। চ' সেইকাৰণে প্ৰতিটো প্ৰেগনেঞ্চিতে এইটো নিয়মেই হৈছে যে মাকক চেক আপ কৰা যায়, মাকৰ যদি ওলায় দেউতাকৰ কৰা যায়। তো সেইটো এটা ফাৰ্ষ্ট লেয়াৰৰ প্ৰিভেনশ্যন যে প্ৰথমতেই কৰি দিয়া যায় টেষ্টিংটো ভাইৰেল হেপাটাইটিছৰ। তাৰপিছত যিবিলাক ডায়েবেটিছ ৰিলেটেড হেপাটাইটিছ, ডায়েবেটিছ হৈও মানুহৰ লিভাৰ ডেমেজ যে হয়, যিবিলাক নন এলকহলিক লিভাৰ ডিজিজ বা ড্ৰিংক চিংক নকৰাকৈ মানুহৰ লিভাৰ ডেমেজ, চ' তেওঁলোকৰ ক্ষেত্ৰত এইটো কৰা যায় যে বস্তুটো যাতে হেল্ডি লাইফষ্টাইল হ'ব লাগে। বস্তুটো প্ৰথমৰ পৰাই মাক দেউতাকৰ যিটো এই আজিকালি আমাৰ ডায়েট হেবিটটো বেয়া হৈছে, আমাৰ বস্তুটো ৱেষ্টাৰ্ণাইজেশ্যন যিটো হয়, আমি কাপোৰ বাহিৰৰ মানুহক চাই চাই পিন্ধো, খোৱাটো বাহিৰৰ মানুহক চাই চাই খোৱা হৈছে, যে ডায়েট হেবিটটো আমাৰ চেঞ্জ হৈ গ'ল নে। আগতে আমি শাক পাচলি যিমান খাইছিলোঁ সিমান নাখায়, আজিকালিতো ফাষ্টফুডৰ সেইটো। চ' সেই যিখিনি মডাৰ্ণ ডায়েটটো চেঞ্জ হ'ল আমাৰ, তাৰ এফেক্টটো আল্টিমেটলি অকল লিভাৰ বুলিয়েই নহয় গোটেই শৰীৰটোতে পৰিছে। আপুনি দেখিব আজিকালি সৰু সৰু ল'ৰা ছোৱালীৰ 15-20 বছৰ বা 30 বছৰ বয়সতে ডায়েবেটিছ ষ্টাৰ্ট হৈ গৈছে। প্ৰেছাৰ টেবলেট সৰু সৰু ল'ৰা ছোৱালীবিলাকে খাই থাকে, যিটো আমাৰ 40 বছৰ পিছতহে হৈছিলে। মা দেউতাহঁতৰ আমাৰ 40 বছৰ পিছত ডায়েবেটিছ হৈছে বা 50ৰ পিছতে ডায়েবেটিছ প্ৰেছাৰ হয়, আজিকালি দেখিব আপুনি 20-30ৰতে ষ্টাৰ্ট হৈ যায়। তো সেই গোটেই বস্তুটো প্ৰথমৰ পৰা ষ্টাৰ্ট হয় ডায়েটৰ পৰা, খোৱাৰ পৰা। ছেকেণ্ড, আমি আগতে যেনেকৈ আমি স্কুলৰ পৰা সেই খেলা ধূলা কৰিছিলোঁ, আজিকালি ল'ৰা ছোৱালী সময় নাই, সেই খেলা ধূলাৰ অভ্যাসটো কমি গ'ল। সো আলটিমেটলি খোৱাটোতো খাই আছো, একো কেলৰিটো ইউটিলাইজেশ্যন নহয়, সেই বস্তুখিনি খোৱাটো সোমাই গৈ আছে, এনাৰ্জিটো বাৰ্ণ আউট হোৱা নাই, আলটিমেটলি সব চৰ্বি হিচাপে জমা হৈ গৈ আছে। সো তেওঁলোকৰ লিভাৰত জমা হয়, সেইটো কয় ফেটি লিভাৰ। আজিকালি সৰু সৰু বাচ্চাৰ ফেটি লিভাৰ হয়, ফেটি লিভাৰটো যেতিয়া 10-15 বছৰ থাকি যায় তেওঁলোকৰ গৈ ডায়েবেটিছ হয়। সেইটো চাইণ্টিফিকেলি প্ৰুভেন কথা আজিকালি, যে যাৰ ফেটি লিভাৰ গ্ৰেড 1 বা গ্ৰেড 2 ষ্টাৰ্ট হৈছে প্ৰথমতে, যাক 10 বছৰীয়া বাচ্চা এটাৰ, তাৰ গৈ 30 বছৰ বয়সত ডায়েবেটিছ হ'বই, সেইটো অলমষ্ট 90% চিয়'ৰ। চ' প্ৰথমৰ পৰাই সেই বস্তুখিনি, যিটো ডায়েট, যিটো আমাৰ অৰিজিনেল

0: আমাৰ অসমীয়া ঘৰুৱা খানাটো সেইটো একচুৱেলি চাইণ্টিফিক আছিলে। আমি শাক চাক খাইছিলোঁ, মাছৰ মাছ খালেও আমি ফ্ৰাই টাইপ নহয়, মাছটো আমি শাকৰ লগত খাইছিলোঁ। সপ্তাহত এদিনহে মাংস খাইছিলোঁ, আগতে দেওবাৰহে খাইছিলোঁ মাংস। চ' সেই যিটো ডায়েটটোহে একচুৱেলি আইডিয়েল আছিলে। চ' ঘৰত মাক দেউতাকৰ সেইটো এটা যে ডায়েটটো প্ৰথম ঠিক কৰিব পাৰে। ছেকেণ্ড, ফিজিকেল এক্টিভিটি কিবা এটা লয়। বাকীতো টিউশ্যন চিউশ্যন বাচ্চাৰ পঢ়া শুনা বাৰ্ডেনটো থাকিবই, আজিকালি আজিকালি কম্পিটিশ্যনৰ যুগ হয়। কিন্তু এটলিষ্ট যাতে আধা ঘণ্টা এটা হেল্থত ইনভেষ্ট কৰে, আধা ঘণ্টা এটা কিবা এটা ফিজিকেল এক্টিভিটি কৰে, এক ঘণ্টা পঞ্চল্লিছ মিনিটমান, যদি দিনটোৰ ভিতৰত চৌবিছ ঘণ্টাৰ ভিতৰত অলপ সময় যদি খেলা ধূলা কৰে, সেই বস্তুখিনি ল'ৰা ছোৱালীখিনিৰ এনাৰ্জিটো ইউটিলাইজেশ্যন হৈ থাকিব। চ' খোৱাটো যদিও খায়, সেই বস্তুটো ইউটিলাইজ হ'ব, আদাৰৱাইজটো সেইখিনি ফেটছ হৈ বহি যাব শৰীৰত। চ' মাক দেউতাকৰ কাৰণে এইটোৱে, যিমান পাৰে ফাষ্টফুড বা প্ৰচেছ ফুড, যিখিনি পেকেটৰ ভিতৰত থকা বস্তুখিনি আজিকালি পাই থাকে নহয়, ইজিলি এভেইলেবল, চ' সেই প্ৰচেছ ফুডখিনি যিমান পাৰে বাচ্চাক কম দিব লাগে। এইটো এটা মডাৰ্ণ পয়জন বুলি ক'ব পাৰে। কোল্ড ড্ৰিংক, কোল্ড ড্ৰিংক মানে ইমানেই ভয়ংকৰ বস্তু। আমিতো সৰুতে দুই অলপটো কোল্ড ড্ৰিংক খাইছিলোঁ বাৰু, এইটো যেন এটা লাগজাৰী টাইপ পাইছিলোঁ যে কোল্ড ড্ৰিংক খাইছোঁ, মনটো ভাল লাগে। বাট সেই বস্তুটো ৰিয়েলাইজেশ্যন এতিয়াহে কৰা হৈছে যে ৰেগুলাৰ কোল্ড ড্ৰিংক খাই খাই মানুহৰ ডায়েবেটিছ হৈ চিৰ'চিছ হৈছে, ৰেগুলাৰ কোল্ড ড্ৰিংক খাই খাই মানুহ শকত হৈ হৈ মাল্টিপল বেমাৰ ধৰিছে। চ' কোল্ড ড্ৰিংকৰ নিচিনা বস্তু এটা যে আমাৰ সমাজত ইমান ইজিলি এভেইলেবল, গায়ব হৈ আপুনি পানী বটল এটা নাপাব পাৰে গাঁৱত গ'লে, কিন্তু কোল্ড ড্ৰিংক পাবই, সৰু সৰু দোকানত হ'লেও পাব, এনাৰ্জি ড্ৰিংক, সেইবিলাক মানে আপুনি ভাবিব নোৱাৰে, সেইবিলাক ইনফেক্ট মদতকৈও ভয়ংকৰ বস্তু। এলকহলটোহে চবেই আমাৰ সমাজত বেয়া বুলি কয়, কিন্তু একচুৱেলি এই বস্তুটো এৱাৰনেছটো বহুত ইম্পৰ্টেণ্ট। যিমানে এনাৰ্জি ড্ৰিংক হয় বা ফ্ৰুট জুচেছবিলাক হয়, একচুৱেলি তাত ফ্ৰুটছ নাথাকে, এইবিলাকতো কেলৰি হয়, মিঠা চেনি পানী। ছেকেণ্ড থাকিলে এনাৰ্জি ড্ৰিংকবিলাক, তো যিমানেই এই পেকেটেড বস্তুবিলাক আছে একদম হাইলি আনহেল্ডি ফুড হয়। ছেকেণ্ড হ'ল আইচক্ৰীম, বাচ্চাই খায় আইচক্ৰীম আৰু আনহেল্ডি। চ' সেই বস্তুখিনি সৰুৰ পৰাই যদি এৱাৰনেছটো থাকে যে এই বস্তুটো কেতিয়াবা খোৱা যায় বাৰু ঠিক আছে, বাট সেইটো ৰেগুলাৰ বেচিছত যাতে কনজামশ্যন নহয়, সেই এৱাৰনেছটো মাক দেউতাকে ল'ৰা ছোৱালীক দিব পাৰিব। তাৰপিছত ফাষ্টফুডৰ কথা আহি পৰিলে, ৰেষ্টুৰেণ্টত খোৱাৰ কথা আহি পৰিলে, সেইবোৰ ছ'চিয়েল কেতিয়াবা আমাৰ কৰা যায়, আমাৰো কৰা যায়, বাট সেইখিনি যিমান পাৰে মিনিমাইজ কৰি চলিলে ফিউচাৰটো ভাল হ'ব, যাতে ডায়েবেটিছ নহ'বগৈ, প্ৰেছাৰ নহ'বগৈ, কলেষ্ট্ৰল নহ'বগৈ, হাৰ্টৰ বেমাৰ নহ'বগৈ। চ' আল্টিমেটলি সেই গোটেই বস্তুখিনি ইণ্টাৰ ৰিলেটেড, ফেটি লিভাৰ হয় ডায়েবেটিছ হয়, ডায়েবেটিছ হয় ফেটি লিভাৰ হয়, ডায়েবেটিছ হয় মানুহৰ লিভাৰ বেয়া হয়। চ' ডায়েবেটিছটোৱে যদি আমি প্ৰিভেণ্ট কৰোঁ বা প্ৰেছাৰটোৱে প্ৰিভেণ্ট কৰোঁ বা কলেষ্ট্ৰল হোৱাটো প্ৰিভেণ্ট কৰোঁ, তো আল্টিমেটলি বেমাৰবিলাক নহ'বগৈ।
1: পিতৃ মাতৃ এই ক্ষেত্ৰত সজাগ হ'ব লাগে যে কোল্ড ড্ৰিংকছেই হওক বা আইচক্ৰীমেই হওক বা প্ৰচেছ ফুড, যিবিলাক পেকেটত থকা খাদ্য, সেইসমূহৰ প্ৰতি যদিও শিশুটিৰ আকৰ্ষণ খুব বেছি, তথাপি তেওঁলোকক যাতে তাৰ পৰা আঁতৰাই ৰাখিব পাৰে। আৰু আমাৰ চিকিৎসক মহোদয়ে এই কথাটো কৈছে যে আগতে কি হৈছিল, শাক পাচলি খুব বেছিকৈ খোৱা হৈছিল, হয়তো দেওবাৰৰ দিনটোতহে মাংস খোৱা গৈছিল, কিন্তু এতিয়া প্ৰায় সদায়
0: সদায় খোৱা যায়।
1: তেনেকৈ খোৱাৰ ফলত কি হয়, আমি ক'ব নোৱাৰাকৈ আমাৰ ভিতৰত যিটো ফেট যিটো জমা হৈ যায়, আচলতে বিভিন্ন ৰোগৰ আমাৰ আৰম্ভণি হৈ যায়। ডাক্তৰ বৰকাকতি, এই বিষয়ে আৰু কথা আমি পাতিম, কিন্তু পৰৱৰ্তী খণ্ডত, আৰু দুটা খণ্ডত যিহেতু আপোনাৰ সৈতে আমি কথা পাতিম, পৰৱৰ্তী খণ্ডত এই আলোচনা আমি আগবঢ়াই লৈ যাম। আজিলৈ ইয়াতে সামৰিছো, আপোনাক ধন্যবাদ জনাইছো।
2: ইমান পৰে শ্ৰোতাসকলে, শৰীৰ আৰু স্বাস্থ্য অনুষ্ঠানটি সুধিলে আজিৰ অনুষ্ঠানৰ বিষয় আছিল যকৃতৰ বিভিন্ন ৰোগৰ কাৰণ আৰু ইয়াৰ প্ৰতিকাৰ। অনুষ্ঠানত অতিথিৰূপে উপস্থিত আছিল ডাক্তৰ অমৃতাংশু বৰকাকতি। অনুষ্ঠানটিৰ আগ ধৰিলে ইন্দ্ৰজিৎ দাসে। আজি শ্ৰোতাসকলে অনুষ্ঠানটিৰ প্ৰথমটি খণ্ড শুনিবলৈ পালে।
3: আকাশবাণীত বিজ্ঞাপন দিয়ক, অগণিত শ্ৰোতাৰ কাষ চাপক।
4: Our voice gets you heard everywhere.
3: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
4: 6900453528।
3: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।

প্ৰিয় শ্ৰোতা, এইখিনিতে জানোচোন আহক কি কি অনুষ্ঠানেৰে সজোৱা হৈছে আমাৰ কাইলৈৰ যুৱবাণী। কাইলৈও একে সময়তে অৰ্থাৎ 5:10 আৰম্ভ কৰা হ'ব যুৱক যুৱতীৰ বাবে প্ৰচাৰিত অনুষ্ঠান যুৱবাণী। 5:15 শুনিবলৈ পাব গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। নিয়োগ প্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান শিক্ষণ প্ৰশিক্ষণ সংস্থানৰ সময় 5:55। 6:10 শুনিবলৈ পাব এটি কথিকা।

আধুনিক গীত শুনিবলৈ পাব 6:30, 7:20 নিবেদন কৰা হ'ব যুৱ কৰ্মশালা অনুষ্ঠানটি। মোৰ অনুভৱৰ গীত অনুষ্ঠানটি শুনিবলৈ পাব 8:05, আৰু শ্ৰোতাসকল, এই অনুষ্ঠানেৰে সামৰা হ'ব আমাৰ কাইলৈৰ যুৱবাণী।

ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ লবলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166994।

0: অগ্নিযুগৰ গান।
1: অগ্নিযুগৰ পিৰিঙতী মই নতুন অসম গঢ়িম।
2: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
1: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
0: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত
2: বিবিধ ভাৰতী গুৱাহাটীত অগ্নিযুগৰ গান।

কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM 100.8 MHz।

আলাপ অনুরাগ। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যালানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। প্ৰিয় শ্ৰোতা, খন্তেক পাছতে শুনিবলৈ পাব সন্ধিয়াৰ আঞ্চলিক বাতৰি।

0: আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল ৰাজ্যৰ বান পৰিস্থিতি এতিয়াও উদ্বেগজনক শেহতীয়া বানত মৃত্যু হোৱা লোকৰ সংখ্যা 97 বৃদ্ধি যোৰহাটত সাম্প্ৰতিক বানৰ ক্ষয়ক্ষতিৰ দ্ৰুত সমীক্ষা আৰু দুৰ্যোগ মূল্যায়নৰ বাবে প্ৰস্তুত কৰা মোবাইল এপ্লিকেশ্যন সম্পৰ্কীয় প্ৰশিক্ষণ শিক্ষকসকলক দৰমহা প্ৰদান ব্যৱস্থাক লৈ শংকিত নহবলৈ শিক্ষামন্ত্ৰীৰ আহান ৰাজ্য চৰকাৰৰ নিয়মীয়া কৰ্মচাৰীয়ে লাভ কৰা সকলো সা সুবিধা শিক্ষকসকলেও লাভ কৰিব বুলি প্ৰকাশ দেশৰ বিভিন্ন প্ৰান্তত আজি দ্বাদশ হস্ততাঁত দিৱস উদযাপন আৰু ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাত কিছু সময় পাছতে কলকাতাত ইষ্ট বেংগল এফ চি আৰু ছাউথ ইউনাইটেড এফ চি মুখামুখি। নমস্কাৰ, সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা আৰু মোৰ সৈতে আছে ভাস্বতী চক্ৰৱৰ্তী। চুবুৰীয়া ৰাজ্যসমূহকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিগত কেইবাদিনো ধৰি হৈ থকা নেৰা নেপেৰা বৰষুণৰ ফলত নদ নদীৰ জলস্তৰ বৃদ্ধি পোৱাত ৰাজ্যৰ বান পৰিস্থিতি এতিয়াও উদ্বেগজনক হৈ আছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে প্ৰকাশ কৰা তথ্য অনুসৰি 15খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও প্লাবিত হৈ আছে। সাম্প্ৰতিক বানত 481খন গাঁৱৰ 168,000ৰো অধিক লোক প্ৰভাৱিত হোৱাৰ উপৰি 14,382 হেক্টৰৰো অধিক কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। চলিত বৰ্ষৰ বানত মৃত্যু হোৱা লোকৰ সংখ্যা 97 বৃদ্ধি পাইছে। বানপীড়িত লোকসকলৰ সাহায্য আৰু পুনৰ সংস্থাপন অভিযান অব্যাহত আছে। চৰকাৰী তথ্যমতে ৰাজ্যত 50টা সাহায্য শিবিৰ আৰু 83টা সাহায্য সামগ্ৰী বিতৰণ কেন্দ্ৰ সক্ৰিয় হৈ আছে আৰু বৰ্তমানেও এই শিবিৰসমূহত 10,000+ লোকে আশ্ৰয় লৈ আছে। ইপিনে ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে কৰিমগঞ্জ, শ্ৰীভূমি আৰু গোলাঘাট জিলাৰ বাবে অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে। জিলাকেইখনৰ অঞ্চল বিশেষে স্থানীয় ৰাইজক নৈৰ কাষলৈ নাযাবলৈ আৰু বিপদসংকুল অঞ্চলত প্ৰৱেশ নকৰিবলৈ প্ৰশাসনৰ তৰফৰ পৰা সতৰ্ক কৰা হৈছে। শেহতীয়াকৈ কমনৱেলথ গেমছত ৰূপৰ পদক জয় কৰা লাভলীনা বৰগোহাঁয়ে আজি শিৱসাগৰ জিলাৰ বান ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰি সাহায্য সামগ্ৰী বিতৰণ কৰে। ইপিনে অসম কৃষি সেৱা বিষয়া সন্থাৰ উদ্যোগত মৰিগাঁও জিলা শাখা আৰু এখোজ কৃষক উৎপাদক কোম্পানীৰ সহযোগত আজি শিৱসাগৰ জিলাৰ বানপীড়িত কৃষকসকললৈ শালি ধানৰ কঠীয়া আনুষ্ঠানিকভাৱে প্ৰেৰণ কৰা হয়। অসম কৃষি সেৱা বিষয়া সন্থাৰ সাধাৰণ সম্পাদক ৰাজীৱ কুমাৰ ভূঞাৰ উপস্থিতিত শিৱসাগৰ জিলাৰ আমগুৰি মহকুমালৈ উন্নত জাতৰ ধানৰ কঠীয়া প্ৰেৰণ কৰা হয়। যোৰহাট সন্মিলন কেন্দ্ৰত আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত সাম্প্ৰতিক বানত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাত হোৱা ক্ষয়ক্ষতিৰ দ্ৰুত সমীক্ষা আৰু দুৰ্যোগ মূল্যায়নৰ বাবে প্ৰস্তুত কৰা মোবাইল এপ্লিকেশ্যন সম্পৰ্কীয় প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়। কাৰ্যসূচীত বান ক্ষতিগ্ৰস্ত জিলাকেইখনৰ বিভাগীয় বিষয়াসকলক মোবাইল এপৰ জৰিয়তে বানৰ ফলত হোৱা ক্ষয়ক্ষতিৰ দ্ৰুত আৰু বিজ্ঞানসন্মত মূল্যায়নৰ বিষয়ে প্ৰশিক্ষণ প্ৰদান কৰা হয়। এই ব্যৱস্থাই বানপীড়িত জনসাধাৰণক সাহায্য প্ৰদান আৰু পুনৰ সংস্থাপন প্ৰক্ৰিয়া অধিক খৰতকীয়া আৰু শৃংখলাবদ্ধ কৰাত বিশেষভাৱে সহায় কৰিব বুলি আশা কৰা হৈছে। কাৰ্যসূচীত মন্ত্ৰী বিমল বৰা আৰু কেশৱ মহন্তকে ধৰি যোৰহাট, তিয়ক, তিতাবৰ, মৰিয়নীৰ বিধায়কসকল তথা 4খন জিলাৰ জিলা উপায়ুক্তসকল উপস্থিত থাকে। অনুষ্ঠানৰ পাছত সাংবাদিকৰ আগত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে অহা 9 আগষ্টৰ পৰা বানত ক্ষয়ক্ষতিৰ জৰীপ কৰা হ'ব আৰু এই জৰীপত অংশ লোৱা বিষয়াসকলৰ বাবে কাইলৈৰ পৰা জিলা পৰ্যায়ত প্ৰশিক্ষণ দিয়া হ'ব। প্ৰথম পৰ্যায়ত অহা 30 আগষ্টলৈ জৰীপ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে।
1: আজিৰ আলোচনাত এটা সিদ্ধান্ত গ্ৰহণ কৰা হয় যে অহা কালিৰ পৰা আমি যিসকলে জৰীপ কৰিব তেওঁলোকৰ আমি প্ৰশিক্ষণ শিবিৰ জিলা পৰ্যায়ত অনুষ্ঠিত কৰিম আৰু 9 তাৰিখৰ পৰা আমি খতিৰ যিটো জৰীপ সেই জৰীপ আমি আৰম্ভ কৰিম। প্ৰথম পৰ্যায়ৰ জৰীপ 30 আগষ্টলৈকে চলিব আৰু 30 আগষ্টত জৰীপৰ তালিকাখন অহাৰ পিছত আমি মানুহৰ ওচৰত বা পৰিয়ালসমূহৰ ওচৰত দ্বিতীয়বাৰলৈ যাম যে ক'ৰবাত কিবা ভুল থাকি গৈছে নেকি। অৰ্থাৎ আমি আশা কৰিব পাৰোঁ যে 10 ছেপ্টেম্বৰৰ ভিতৰত আমি এটা পৰিৱেশ এটা বা কিমান ক্ষয়ক্ষতি হৈছে বা আমি কি পৰিমাণে ক্ষয়ক্ষতি আমি ঘূৰাই দিব লাগিব তাৰ এটা আমি ধাৰণা পাম।
0: বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহত বিদ্যালয়সমূহৰ প্ৰাৰম্ভিক মেৰামতিৰ বাবে চৰকাৰে ইতিমধ্যে ধন মুকলি কৰি দিয়াৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এই বিদ্যালয়সমূহত 10 আগষ্টত পুনৰ পাঠদান আৰম্ভ হ'ব। অৱশ্যে বেয়াকৈ ক্ষতিগ্ৰস্ত বিদ্যালয়ৰ শিক্ষাৰ্থীসকলে সমীপৱৰ্তী বিদ্যালয়লৈ যাব পাৰিব বুলিও মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে।
1: 10 তাৰিখৰ পৰা শিক্ষা গ্ৰহণ আৰম্ভ কৰাৰ বাবে আমি নিৰ্দেশ দিছো। কিন্তু ধৰি ললো যে এখন বিদ্যালয়ত একেবাৰে যোৱাৰ অৱস্থা নাই, তেতিয়াহলে তাৰ কাষৰ বিদ্যালয়খনত বৰ্তমান ছাত্ৰ ছাত্ৰীসকলক একে লগ কৰি শিক্ষা বিভাগে পঢ়াৰ ব্যৱস্থা কৰিব। আমি ইউনিফৰ্মৰ কাৰণে পুঁজি ইতিমধ্যে পঠিয়াই দিছো, গতিকে অলৰেডি স্কুলবিলাকৰ হাতত দুযোৰ ইউনিফৰ্মৰ চৰকাৰী নৰ্মছ মতে যি পাব লাগে তাক মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা ইতিমধ্যে দি দিয়া হৈছে।
0: গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই বানত শিক্ষা সংক্ৰান্তীয় নথিপত্ৰ নষ্ট হোৱা শিক্ষাৰ্থীসকলক পুনৰ নথিপত্ৰ প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। বিশ্ববিদ্যালয়ৰ নিৰ্দেশনা অনুসৰি গাঁওপ্ৰধান অথবা সংশ্লিষ্ট চক্ৰ বিষয়াৰ প্ৰমাণপত্ৰ দাখিলৰ ভিত্তিত বানত ক্ষতিগ্ৰস্ত শিক্ষাৰ্থীক নম্বৰ পত্ৰ, প্ৰমাণপত্ৰ আৰু অন্যান্য প্ৰয়োজনীয় শৈক্ষিক নথি পুনৰ প্ৰদান কৰা হ'ব। বানৰ পৰিপ্ৰেক্ষিতত বিশ্ববিদ্যালয়খনৰ অধীনৰ কোনো শিক্ষাৰ্থীৰে শৈক্ষিক যাত্ৰা যাতে ব্যাহত নহয় সেই উদ্দেশ্যে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক ভাস্বতী চক্ৰৱৰ্তীৰ পৰা। শিক্ষামন্ত্ৰী ডঃ অনুজ পেগুৱে আজি এখন সংবাদমেলত দৰমহা প্ৰদান ব্যৱস্থা সন্দৰ্ভত শিক্ষকসকল শংকিত হোৱাৰ প্ৰয়োজন নাই বুলি মন্তব্য কৰে। ৰাজ্যৰ সমগ্ৰ শিক্ষা কাৰ্যালয়ত আয়োজিত সংবাদমেলত শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে অসম চৰকাৰৰ কৰ্মচাৰী হিচাপে সকলো বিত্তীয় বিধি ব্যৱস্থা পালন কৰি বিশেষ নিযুক্তি প্ৰক্ৰিয়াৰ অধীনত শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰণ কৰা হৈছিল। সেই অনুসৰি অসম চৰকাৰৰ নিয়মীয়া কৰ্মচাৰী এজনে লাভ কৰা সকলো সা সুবিধা শিক্ষকসকলেও পাই থাকিব বুলি তেওঁ উল্লেখ কৰে। অৱশ্যে দৰমহা প্ৰদানৰ ব্যৱস্থাপনা ক'ৰ পৰা কেনেকৈ হ'ব সেয়া চৰকাৰ অথবা বিত্ত বিভাগৰ অভ্যন্তৰীণ বিষয় বুলি উল্লেখ কৰি ডাঃ পেগুৱে কয় যে কোনটো কোষাগাৰৰ পৰা শিক্ষকসকলে দৰমহা পাব সেয়া চৰকাৰৰ বিষয় আৰু তাৰ বাবে শিক্ষকসকলে চিন্তা কৰাৰ প্ৰয়োজন নাই। শিক্ষামন্ত্ৰীগৰাকীয়ে লগতে ফিন আছাম পৰ্টেলৰ পৰা শিক্ষকসকলৰ নাম কৰ্তন কৰাৰ বিষয়টোৰ সত্য নহয় বুলি মন্তব্য কৰে। উল্লেখযোগ্য যে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষণ সন্মিলনীৰ আহানত শিক্ষকসকলে এছ এন এ স্পৰ্শ মডুল পদ্ধতিৰে দৰমহা প্ৰদান ব্যৱস্থাৰ বিৰোধিতাৰে আজি ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল। দেশৰ বিভিন্ন প্ৰান্তত আজি দ্বাদশ স্বচ্ছতা দিৱস উদযাপন কৰা হয়। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে এই দিৱস উপলক্ষে আজি নতুন দিল্লীত আয়োজিত অনুষ্ঠানত অংশ লৈ কয় যে স্বচ্ছতা খণ্ডই কেৱল জীৱন নিৰ্বাহৰ উৎস হিচাপেই নহয় বৰঞ্চ সৰ্বাংগীন বিকাশৰ শক্তিশালী খণ্ড হিচাপে সেৱা আগবঢ়াই আহিছে। হাজাৰ হাজাৰ বছৰ ধৰি স্বচ্ছতাত ভাৰতৰ সাংস্কৃতিক আৰু সভ্যতাগত যাত্ৰাৰ অবিচ্ছেদ্য অংশ হৈ আহিছে বুলি ৰাষ্ট্ৰপতিয়ে উল্লেখ কৰে। তেওঁ লগতে কয় যে এই খণ্ডই ভাৰতৰ বৰ্ণাঢ্য ঐতিহ্য সংৰক্ষণৰ লগতে নিয়োগ, মহিলাৰ সবলীকৰণ, কলা সংস্কৃতি আৰু প্ৰকৃতিৰ প্ৰতি ভাল পোৱাৰ প্ৰসাৰ কৰি আহিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই দিৱস উপলক্ষে দেশৰ শিপিনী আৰু কাৰিকৰসকলৰ দক্ষতা, সৃষ্টিশীলতা আৰু সমৰ্পণক অভিবাদন জনাইছে। তেওঁ কয় যে এই দিনটোতে দেশে ইয়াৰ বৰ্ণাঢ্য আৰু চহকী হস্ততাঁত ঐতিহ্য পালন কৰে। অসমতো আজি ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উপলক্ষে ভিন ভিন কাৰ্যসূচী অনুষ্ঠিত হয়। বাক্সা জিলাৰ মুছলপুৰৰ সাংস্কৃতিক প্ৰকল্পত আজি বিটিচিৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ উদ্যোগত দ্বাদশ ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উপলক্ষে বিশেষ কাৰ্যসূচী অনুষ্ঠিত হয়। বিভাগটোৰ কাৰ্যবাহী সদস্য মহেশ্বৰ বসুমতাৰীয়ে বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা এই কাৰ্যসূচীত বিটিচিৰ বিভিন্ন প্ৰান্তৰ শিপিনী গোটে প্ৰস্তুত কৰা বস্ত্ৰৰ প্ৰদৰ্শনী অনুষ্ঠিত হয়। অনুষ্ঠানত কেইবাগৰাকী শিপিনীৰ লগতে ২৫টা শিপিনী গোটক সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানত বাক্সাৰ বিধায়ক মনেশ্বৰ ব্ৰহ্ম, মানাহৰ বিধায়ক থানেশ্বৰ বসুমতাৰীৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। অসম চৰকাৰৰ খাদ্য, ৰাজহুৱা বিতৰণ, গ্ৰাহক পৰিক্ৰমা, সমবায় তথা অন্যান্য দপ্তৰৰ মন্ত্ৰী কৌশিক ৰায়ে আজি ধেমাজি জিলা ভ্ৰমণ কৰি এলানি কাৰ্যসূচীত অংশ লয়। জিলাখনত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে পোনপ্ৰথমে চিলাপথাৰ পৌৰসভাৰ অধীনত ৰূপায়ণ হৈ থকা কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্প পৰিদৰ্শন কৰে। প্লাষ্টিক আৱৰ্জনা ব্যৱস্থাপনা আৰু জৈৱিক সাৰ প্ৰস্তুতকৰণ প্ৰকল্প, নগৰীয়া খোৱাপানী যোগান আঁচনি আৰু চিলাপথাৰ টাউন হলৰ নিৰ্মাণ কাৰ্য পৰিদৰ্শন কৰি মন্ত্ৰীগৰাকীয়ে নিৰ্দিষ্ট সময়ৰ ভিতৰত প্ৰকল্পসমূহৰ গুণগত মান নিশ্চিত কৰি নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিয়ে। ইয়াৰ পাছতে মন্ত্ৰীগৰাকীয়ে চিলাপথাৰ পৌৰসভাৰ কাৰ্যালয়ত পৌৰসভাৰ এখন বিশেষ পৰ্যালোচনা বৈঠকত পৌৰসভাৰ অধীনত ৰূপায়ণ হৈ থকা বিভিন্ন কাম কাজৰ খতিয়ান লয়।
2: চিলাপথাৰ পৌৰসভাৰ আমাৰ ৱেষ্ট মেনেজমেণ্টৰ কাম দুটা পেণ্ডিং কাম আছে, যিটো কামটো বন্ধ হৈ আছে এইটো চাইছো। পৌৰসভা কাৰ্যালয়ত বহি পৌৰসভাৰ কি সমস্যা, তেওঁলোকে কি এনেকে কি কাম কৰি আছে এইটো আমি আলোচনা কৰিছো। কিন্তু চিলাপথাৰ পৌৰসভা ভাল কাম করে আছে, রেভিনিউ জেনারেশনের কারণে, ওয়েস্ট ম্যানেজমেন্টের কারণে ভালকে কাম করে আছে। ইয়ার পিছত আমি এখন ইয়াতে এই জেলার এখন পিপিসিতে আমি গেছি, পেডি প্রকিউরমেন্ট সেন্টার, যাতে আমি ধান কিনার যত ব্যবস্থা আছে, লগতে আমি ইয়াত মিল চাইছো আর আমার মূলম মূল্যর যে দোকান তালে আমি আহিছো। অহা 10 তারিখের পর আমি চেনি ডালি দিয়ার যে কার্যক্রম, সেই কার্যক্রমটা আমি আরম্ভ করিম। আমার অলমোস্ট 89% বিনামূলিয়া চাউল অন্ন সেবা দিনত ইতিমধ্যে ডিস্ট্রিবিউট করেছে। যা মাহতে এই দোকান অলমোস্ট 100% করেছিল। এখানে আমার উদ্দেশ্য হল যে রাইজে যাতে বিনামূলিয়া চাউল 100% রাইজর তাতে আমি দিব পারো।
3: আকাশবাণী গুৱাহাটীৰ কাইলৈ নিশা 8:02 প্ৰচাৰ হ'বলগীয়া দৃষ্টিপাত অনুষ্ঠানত 2047ৰ উন্নত ভাৰতৰ লক্ষ্যৰে ভি বি ৰামজী বিষয়ত এটা আলোচনা প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ভাগ ল'ব পঞ্চায়ত আৰু গ্ৰাম্যোন্নয়ন বিভাগৰ সহকাৰী উন্নয়ন আয়ুক্ত বিবেকানন্দ সোণোৱাল আৰু বিজেপিৰ মুখপাত্ৰ ডঃ দেৱজিৎ মহন্তই। অনুষ্ঠানটিৰ আঁত ধৰিব অৰূপ কুমাৰ শৰ্মাই। শ্ৰোতাসকলে অনুষ্ঠানটি চলি থকা সময়ত 03612661876 আৰু 943540522 এই দুটি নম্বৰলৈ ফোন কৰি অনুষ্ঠানত অংশ ল'ব পাৰিব। এতিয়া পৰৱৰ্তী বাতৰি শুনক জিন্তিৰাণী ডেকাৰ পৰা।
0: ৰাজ্যৰ দুৰ্গম অঞ্চলৰ শিক্ষাৰ্থীসকলৰ বাবে দেশৰ আগশাৰীৰ শিক্ষা প্ৰতিষ্ঠানসমূহৰ সমমানৰ পৰামৰ্শ, প্ৰশিক্ষণ আৰু সুযোগ সুবিধা সুনিশ্চিত কৰাৰ লক্ষ্যৰে হাইলাকান্দিৰ বিধায়ক ডাঃ মিলন দাসৰ উদ্যোগত উড়ান শীৰ্ষক এটা বিশেষ কাৰ্যসূচী হাতত লোৱা হৈছে। এই কাৰ্যসূচীত আই আই টি, আই আই এমৰ প্ৰাক্তন শিক্ষাৰ্থী, ত্ৰিজুছ ফাউণ্ডেশ্যন, টাইম আৰু আই আই টি গুৱাহাটীয়ে একেলগে কাম কৰিব। কাৰ্যসূচীৰ প্ৰথম পৰ্যায়ত হাইলাকান্দি, লালা, কাটলিচৰা আৰু কাটাখাল অঞ্চলৰ বিদ্যালয় আৰু মহাবিদ্যালয়সমূহত আই আই টি, আই আই এমৰ প্ৰাক্তন শিক্ষাৰ্থী আৰু বিশেষজ্ঞসকলে কেৰিয়াৰ কাউন্সেলিং আগবঢ়াব। উচ্চ শিক্ষা ব্যৱস্থাপনা, প্ৰযুক্তি ডিজাইন, উদ্যোগ বিকাশ আৰু বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতি সন্দৰ্ভত শিক্ষাৰ্থীসকলক দিহা পৰামৰ্শ দিয়া হ'ব। কাৰ্যসূচীৰ দ্বিতীয় পৰ্যায়ত আই আই টি গুৱাহাটীৰ ডিজাইন বিভাগৰ সহযোগত অহা 5 আৰু 6 অক্টোবৰত এটা বিশেষ উদ্যোগ বিকাশ কাৰ্যসূচী অনুষ্ঠিত হ'ব। ইয়াত অসমৰ উদীয়মান ছেমি কণ্ডাক্টৰ আৰু আধুনিক উৎপাদন উদ্যোগক কেন্দ্ৰ কৰি নতুন ব্যৱসায় আৰু ষ্টাৰ্টআপ গঢ়ি তোলাৰ সম্ভাৱনাৰ ক্ষেত্ৰত প্ৰশিক্ষণ প্ৰদান কৰা হ'ব। প্ৰশিক্ষণৰ সকলো ব্যয় আই আই টি গুৱাহাটীয়ে বহন কৰা লগতে অংশগ্ৰহণকাৰীসকলে আই আই টি গুৱাহাটীৰ স্বীকৃতিপ্ৰাপ্ত প্ৰমাণপত্ৰ লাভ কৰিব। পাৰস্পৰিক বুজাবুজিৰ মাধ্যমেৰে বিচৰাধীন গোচৰসমূহৰ ক্ষিপ্ৰ আৰু শান্তিপূৰ্ণ নিষ্পত্তিৰ বাবে কাছাৰ জিলাত মেডিয়েচন ফৰ নেচন অভিযানৰ তৃতীয় পৰ্যায় আৰম্ভ হৈছে। কাছাৰ জিলাৰ আইন সেৱা প্ৰাধিকৰণে অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণ আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মধ্যস্থতা কেন্দ্ৰৰ নিৰ্দেশনাত এই কাৰ্যসূচী ৰূপায়ণ কৰিছে। উচ্চতম ন্যায়ালয়ৰ মধ্যস্থতা আৰু মিলন প্ৰকল্প সমিতিৰ অনুমোদিত এই পদক্ষেপৰ জৰিয়তে বিচৰাধীন গোচৰসমূহৰ ক্ষিপ্ৰ, সৌহাৰ্দ্যপূৰ্ণ আৰু পাৰস্পৰিকভাৱে গ্ৰহণযোগ্য সমাধানৰ সুযোগ প্ৰদান কৰাৰ লক্ষ্য লোৱা হৈছে। এই অভিযানৰ জৰিয়তে বিচৰাধীন গোচৰ চিনাক্ত কৰি পৰ্যায়ক্ৰমে মধ্যস্থতা কেন্দ্ৰসমূহলৈ প্ৰেৰণ কৰা হ'ব। এই অভিযানৰ অধীনত বৈবাহিক বিবাদ, মটৰ দুৰ্ঘটনাৰ ক্ষতিপূৰণ গোচৰ, চেক বাউন্স গোচৰ, আলোচনাযোগ্য অপৰাধমূলক গোচৰ, গ্ৰাহক বিবাদ, ঋণ আদায়ৰ গোচৰ আদি বিভিন্ন গোচৰ সামৰি লোৱা হ'ব। কাছাৰ জিলা আইন সেৱা প্ৰাধিকৰণে জিলাখনৰ বাদী বিবাদী অধিবক্তা আৰু সাধাৰণ জনতাক এই বিশেষ অভিযানত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ আহান জনাইছে। কেন্দ্ৰীয় চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ অধীনৰ সাহিত্য একাডেমীৰ উদ্যোগত আৰু গুৱাহাটী মহাবিদ্যালয়ৰ শিক্ষক গোটৰ লগতে আন্তঃমান নিৰূপণ গোটৰ সহযোগত আজি গুৱাহাটী মহাবিদ্যালয়ত অস্মিতা আৰু যুৱ সাহিত্য শীৰ্ষক দুটা বিশেষ অনুষ্ঠান অনুষ্ঠিত হয়। মহাবিদ্যালয়খনৰ শিক্ষক গোটৰ সাধাৰণ সম্পাদক জিন্তু শৰ্মাই অনুষ্ঠানৰ আঁত ধৰাৰ লগতে সভাপতি ধৰণী লাহনে যুৱ লেখকৰ সাহিত্য পাঠৰ অনুষ্ঠান যুৱ সাহিত্য সঞ্চালনা কৰে। এই অনুষ্ঠানত মহাবিদ্যালয়খনৰ অধ্যাপক অধ্যাপিকাসকলৰ লগতে ছাত্ৰ ছাত্ৰীসকলেও অংশগ্ৰহণ কৰে। ভাৰতীয় সেনাৰ দ্বাৰা আয়োজিত চলিত 135 সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ কাপ ফুটবল প্ৰতিযোগিতাৰ আজি কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্ৰীড়াংগণত হ'বলগীয়া গ্ৰুপ এৰ এখন খেলত আই এছ এলৰ চেম্পিয়ন তথা 16 বাৰকৈ ডুৰাণ কাপ জয় কৰা ইষ্ট বেংগল এফ চিয়ে ছাউথ ইউনাইটেড এফ চিৰ বিৰুদ্ধে খেলিব। খেলখন কিছু সময় পাছতে আৰম্ভ হ'ব। ৰাজ্যৰ বান পৰিস্থিতি এতিয়াও উদ্বেগজনক। শেহতীয়া বানত মৃত্যু হোৱা লোকৰ সংখ্যা 97লৈ বৃদ্ধি। যোৰহাটত সাম্প্ৰতিক বানৰ ক্ষয়ক্ষতিৰ দ্ৰুত সমীক্ষা আৰু দুৰ্যোগ মূল্যায়নৰ বাবে প্ৰস্তুত কৰা মোবাইল এপ্লিকেচন সম্পৰ্কীয় প্ৰশিক্ষণ। শিক্ষকসকলক দৰমহা প্ৰদান ব্যৱস্থাক লৈ শংকিত নহবলৈ শিক্ষামন্ত্ৰীৰ আহান। ৰাজ্য চৰকাৰৰ নিয়মীয়া কৰ্মচাৰীয়ে লাভ কৰা সকলো সা সুবিধা শিক্ষকসকলেও লাভ কৰিব বুলি প্ৰকাশ। দেশৰ বিভিন্ন প্ৰান্তত আজি দ্বাদশ হস্ততাঁত দিৱস উদযাপন আৰু ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাত কিছু সময় পাছতে কলকাতাত ইষ্ট বেংগল এফ চি আৰু ছাউথ ইউনাইটেড এফ চি মুখামুখি হ'ব।

0: পাছতহে ভাৰতে পাকিস্তানৰ সৈতে সম্পৰ্ক আগবঢ়াব বুলি মন্ত্ৰী ডক্টৰ এছ জয়শংকৰে প্ৰকাশ কৰিছে। চুবুৰীয়া ৰাজ্যসমূহকে ধৰি অসমৰ বিভিন্ন প্ৰান্তত বিগত কেইবাদিনো ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত নদ নদীৰ জলস্তৰ বৃদ্ধি পোৱাত অসমৰ বান পৰিস্থিতি এতিয়াও উদ্বেগজনক হৈ আছে। ভাৰতৰ ৰাষ্ট্ৰীয় ৰাজহুৱা ক্ৰয় মঞ্চ চৰকাৰী ই বজাৰ ব্যৱস্থাই যোৱা 10 বছৰত সামগ্ৰিকভাৱে 20 লাখ কোটিতকৈও অধিক মূল্যৰ বজাৰ দখল কৰিবলৈ সক্ষম হৈছে আৰু ভাৰতৰ ৰক্ষিতা ৰামৰাজ আৰু অস্মিতা চলিহাই কোৰিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাৰ মহিলাৰ ছিংগলছৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। হস্ততাঁত খণ্ড কেৱল জীৱিকাৰ উৎসই নহয় বৰঞ্চ ই সৰ্বাংগীন উন্নয়নৰ আহিলা। নতুন দিল্লীত আজি অনুষ্ঠিত দ্বাদশ হস্ততাঁত দিৱসত ভাষণ দি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে কয় যে হাজাৰ হাজাৰ বছৰ জুৰি হস্ততাঁত ভাৰতৰ সাংস্কৃতিক আৰু সভ্যতাৰ যাত্ৰাৰ এক অবিচ্ছেদ্য অংগ হৈ আছে। এই খণ্ডই কৰ্মসংস্থাপন, মহিলা সবলীকৰণ, শিল্প সংস্কৃতি, প্ৰকৃতিৰ প্ৰতি প্ৰেমক প্ৰসাৰিত কৰাৰ সমান্তৰালভাৱে ভাৰতৰ চহকী ঐতিহ্য সংৰক্ষণ কৰি আহিছে। শ্ৰীমতী মুৰ্মুৱে এই খণ্ডই অপৰিসীম কৰ্মসংস্থাপনৰ সুযোগ প্ৰদান কৰে বুলি আলোকপাত কৰি কয় যে ভাৰতত হস্ততাঁত খণ্ডত 35 লাখতকৈও অধিক লোক নিয়োজিত হৈ আছে আৰু ইয়াৰে ভিতৰত 25 লাখ মহিলা। ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে হস্ততাঁত ভাৰতৰ স্বাধীনতা সংগ্ৰাম আৰু আত্মনিৰ্ভৰশীলতাৰ দৃষ্টিভংগীৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত আৰু ই জাতিটোৰ অসাধাৰণ বৈচিত্ৰ্যক প্ৰতিফলিত কৰে। আজি এই হস্ততাঁত দিৱসত এই খণ্ডৰ সৈতে জড়িত শিপিনী, উদ্যোগী, ছাত্ৰ ছাত্ৰী, আৰ্হি প্ৰস্তুতকাৰীসকলোকে ৰাষ্ট্ৰপতিগৰাকীয়ে শুভেচ্ছা জ্ঞাপন কৰিছে।
1: हमारे हथकथा सेक्टर में भारत के रूरल प्रीवियन इकोनॉमी का सबसे सुंदर और मानवीय उदाहरण बनने की संभावनाएं बलबती हुई। महत्वपूर्ण हैंडलूम क्लस्टर्स को आधुनिक प्रौद्योगिकी और सामूहिक प्रशिक्षण विधियों से जोड़ा जा रहा है। बुनकरों की आय बढ़ाने के लिए अनेक पारदर्शी उपाय सरकार ने हाथ में लिए है। बुनकरों को उनकी मेहनत का पूरा लाभ सीधे मिलने के रास्ते खुले हैं।
0: একেটা অনুষ্ঠানতে ভাষণ দি কেন্দ্ৰীয় বস্ত্ৰমন্ত্ৰী গিৰিৰাজ সিঙে কয় যে অনাগত বছৰত হস্ততাঁত সামগ্ৰীৰ চাহিদা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। এই বজাৰৰ চাহিদা যাতে পোনপটীয়াকৈ শিপিনীসকলৰ ওচৰলৈ যায় সেই সন্দৰ্ভত চৰকাৰে নিশ্চিত ব্যৱস্থা গ্ৰহণ কৰিব। তদুপৰি তেওঁ নৱপ্ৰজন্মক বয়ন শিল্পক পেছা হিচাপে বাছি লবলৈ উৎসাহিত কৰে। এই অনুষ্ঠানত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে 2025 বৰ্ষৰ বাবে সন্ত কবীৰ হস্ততাঁত বঁটা আৰু ৰাষ্ট্ৰীয় হস্ততাঁত বঁটা প্ৰদান কৰে। ভাৰতৰ বয়ন শিল্পৰ পৰম্পৰা ৰক্ষাৰ ক্ষেত্ৰত বিভিন্ন কাৰুকাৰ্য উদ্ভাৱন আৰু অৱদানৰ বাবে এই বঁটাসমূহ প্ৰদান কৰা হয়। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে দুদিনীয়া ভ্ৰমণসূচীৰে কাইলৈ আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জলৈ যাব। ভ্ৰমণৰ প্ৰথম দিনা উপৰাষ্ট্ৰপতিগৰাকীয়ে শ্ৰীবিজয়পুৰমৰ চেলুলাৰ জেলৰ ৰাষ্ট্ৰীয় স্মাৰক পৰিদৰ্শন কৰিব। এই স্মাৰক পৰিদৰ্শন কৰি তেওঁ শ্বহীদ স্তম্ভ আৰু স্বতন্ত্ৰ জ্যোতিত শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে বীৰ সাভাৰকৰৰ কোষ পৰিদৰ্শন কৰিব। ভাৰতৰ স্বাধীনতা আন্দোলনৰ কাহিনী আৰু সাহসী স্বাধীনতা সংগ্ৰামীসকলৰ ত্যাগক লৈ আয়োজন কৰা শব্দ আৰু পোহৰৰ অনুষ্ঠানতো শ্ৰীৰাধাকৃষ্ণনে অংশগ্ৰহণ কৰিব। এই ভ্ৰমণ কাৰ্যসূচীৰ দ্বিতীয় দিনা শ্ৰীবিজয়পুৰমৰ ফ্লেগ পইণ্টত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি ঘৰে ঘৰে পতাকা অভিযানত ভাগ ল'ব। পৰৱৰ্তী সময়ত ডঃ বি আৰ আম্বেদকাৰ ইনষ্টিটিউট অব টেকনলজি প্ৰেক্ষাগৃহত হ'বলগীয়া ৰাজ্যিক অনুষ্ঠান বন্দে মাতৰমত অংশগ্ৰহণ কৰিব। একেদিনাই বিয়লি উপৰাষ্ট্ৰপতিগৰাকীয়ে ঐতিহাসিক নেতাজী সুভাষ চন্দ্ৰ বসু দ্বীপ পৰিদৰ্শন কৰিব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে কৈছে যে হিংসা, শত্ৰুতা আৰু সন্ত্ৰাসবাদমুক্ত পৰিৱেশ গঢ়ি উঠাৰ পাছতহে ভাৰতে পাকিস্তানৰ সৈতে সম্পৰ্ক আগবঢ়াব। লোকসভাত আজি এটা লিখিত প্ৰশ্নোত্তৰত শ্ৰীজয়শংকৰে কয় যে পাকিস্তানে সীমান্ত সিপাৰৰ সন্ত্ৰাসবাদৰ নীতি আৰু সন্ত্ৰাসবাদক ভাৰতৰ বিৰুদ্ধে দেশখনৰ প্ৰধান আহিলা হিচাপে ব্যৱহাৰ কৰি আহিছে। শ্ৰীজয়শংকৰে কয় যে পুলৱামা সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত ভাৰতে পাকিস্তানৰ প্ৰতি কোনো সহমৰ্মিতা প্ৰকাশ কৰা নাই আৰু পাকিস্তানৰ পৰা আমদানি আৰু ৰপ্তানিকৃত সকলো সামগ্ৰীৰ ওপৰত আৰোপ কৰা শুল্কৰ হাৰ 200% বৃদ্ধি কৰিছে। পুলৱামা সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত ভাৰতে সিন্ধু জলচুক্তি স্থগিত কৰা, আট্টাৰী পহৰা চকী বন্ধ কৰা, ভিজাৰ ওপৰত প্ৰতিবন্ধকতা আৰোপ কৰা আদি বিভিন্ন কূটনৈতিক পদক্ষেপ গ্ৰহণ কৰিছে বুলি তেওঁ প্ৰকাশ কৰে। পাকিস্তান আৰু পাকিস্তান অধিকৃত জম্মু কাশ্মীৰত থকা সন্ত্ৰাসবাদীৰ ঘাটিসমূহ ভাৰতীয় সেনাই ধবংস কৰিছে বুলিও মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰত আৰু পাকিস্তানে বৰ্তমান দেশ দুখনৰ ৰাজধানীত নিজৰ কূটনৈতিক অভিযান অব্যাহত ৰাখিছে। দেশ দুখনৰ মাজত সামৰিক অভিযানৰ সঞ্চালক প্ৰধান পৰ্যায়ৰ আলোচনা, বেলিষ্টিক ক্ষেপণাস্ত্ৰৰ উৰণ পৰীক্ষণৰ পূৰ্বে আগতীয়া তথ্য প্ৰদান, পৰমাণু ক্ষেপণাস্ত্ৰ তালিকাৰ আদান প্ৰদান আৰু দেশ দুখনৰ কাৰাগাৰত থকা কয়দীসকলৰ তালিকাৰ আদান প্ৰদানকে ধৰি বিভিন্ন কাম কাজ অব্যাহত আছে।

চুবুৰীয়া ৰাজ্যসমূহকে ধৰি অসমৰ বিভিন্ন প্ৰান্তত বিগত কেইবাদিনো ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত নদ নদীৰ জলস্তৰ বৃদ্ধি পোৱাত ৰাজ্যৰ বান পৰিস্থিতি এতিয়াও উদ্বেগজনক হৈ আছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে প্ৰকাশ কৰা তথ্য অনুসৰি 15খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও প্লাবিত হৈ আছে। সাম্প্ৰতিক বানত 481খন গাঁৱৰ 168,000ৰো অধিক লোক প্ৰভাৱিত হোৱাৰ উপৰি 14,382 হেক্টৰৰো অধিক কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। চলিত বৰ্ষৰ বানত মৃত্যু হোৱা লোকৰ সংখ্যা 97লৈ বৃদ্ধি পাইছে। বানপীড়িত লোকসকলৰ সাহায্য আৰু পুনৰ সংস্থাপন অভিযান অব্যাহত আছে। চৰকাৰী তথ্য মতে ৰাজ্যত 50টা সাহায্য শিবিৰ আৰু 83টা সাহায্য সামগ্ৰী বিতৰণ কেন্দ্ৰ সক্ৰিয় হৈ আছে আৰু বৰ্তমানেও এই শিবিৰসমূহত 10,000ৰো অধিক লোকে আশ্ৰয় লৈ আছে। ইপিনে ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে কৰিমগঞ্জ, শ্ৰীভূমি আৰু গোলাঘাট জিলাৰ বাবে অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে। জিলাকেইখনৰ অঞ্চল বিশেষে স্থানীয় ৰাইজক নৈৰ কাষলৈ নাযাবলৈ আৰু বিপদ

0: ৰূপৰ পদক জয় কৰা লাভলীনা বৰগোহাঁয়ে আজি শিৱসাগৰ জিলাৰ বান ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰি সাহায্য সামগ্ৰী বিতৰণ কৰে। ভাৰতৰ ৰাষ্ট্ৰীয় ৰাজহুৱা ক্ৰয় মঞ্চ চৰকাৰী ই বজাৰ ব্যৱস্থা চমুকৈ জেমে যোৱা 10 বছৰত সামগ্ৰিকভাৱে 20 লাখ কোটিতকৈও অধিক মূল্যৰ বজাৰ দখল কৰিবলৈ সক্ষম হৈছে। উল্লেখযোগ্য, 2016 চনৰ 9 আগষ্টত প্ৰযুক্তি, স্বচ্ছতা, পাৰদৰ্শিতা আৰু সুপ্ৰশাসনৰ জৰিয়তে ৰাজহুৱা ক্ৰয় ব্যৱস্থাৰ ৰূপান্তৰৰ উদ্দেশ্যে এই মঞ্চ মুকলি কৰা হৈছিল। নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত জেমৰ মুখ্য কাৰ্যবাহী বিষয়া মিহিৰ কুমাৰে কয় যে 2016-17 চনত জেমৰ 422 কোটি টকাৰ ব্যৱসায় বৰ্তমান 20 লাখ কোটিতকৈও অধিক হৈছেগৈ। তেওঁ কয় যে যোৱা দশকত এই মঞ্চ দেশৰ ডিজিটেল প্ৰশাসন ব্যৱস্থাৰ এটা শক্তিশালী খুঁটি হিচাপে পৰিগণিত হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ IIT দিল্লীৰ 57 সংখ্যক সমাৱৰ্তন অনুষ্ঠানত অংশগ্ৰহণ কৰিব। এই সমাৰোহত 587 গৰাকী শিক্ষাৰ্থীক PhD ডিগ্ৰী প্ৰদান কৰাকে ধৰি 3000ৰো অধিক শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান কৰা হ'ব। শ্ৰীমোদীয়ে শিক্ষা প্ৰতিষ্ঠানখনৰ ৰাষ্ট্ৰপতিৰ স্বৰ্ণপদক, সঞ্চালকৰ স্বৰ্ণপদক, শংকৰ দয়াল শৰ্মা স্বৰ্ণপদক আৰু পাৰ্ফেক্ট 10 স্বৰ্ণপদকে ধৰি বিভিন্ন সন্মান মেধাৱী শিক্ষাৰ্থীসকলক প্ৰদান কৰিব। এই অনুষ্ঠানতে প্ৰধানমন্ত্ৰীয়ে IIT দিল্লীৰ চনিপথ চৌহদত স্থাপন কৰা কৃত্ৰিম বুদ্ধিমত্তা ক্ষমতাসম্পন্ন ছুপাৰ কম্পিউটিং ব্যৱস্থা পৰম প্ৰাজ্ঞ উদ্বোধন কৰিব। সংসদীয় পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী কিৰেণ ৰিজিজুৱে কয় যে বিৰোধী সদস্যৰ বাধাৰ মাজতো সংসদৰ 2খন সদন কাৰ্যক্ষম হৈ আছে। সংসদৰ চৌহদত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীৰিজিজুৱে কয় যে লোকসভাই আজি ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ বিকাশ সংশোধনী বিধেয়ক 2026 গৃহীত কৰিছে। কংগ্ৰেছ আৰু অন্যান্য বিৰোধী দলে সৃষ্টি কৰা হুলস্থূলীয়া পৰিৱেশৰ বাবে 2খন সদনত আলোচনা সীমিত হৈ পৰিছে। ভাৰতৰ ৰক্ষিতা ৰামৰাজ আৰু অস্মিতা চলিহাই কোৰিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাৰ মহিলাৰ ছিংগলছৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। ৰক্ষিতাই আজি আসনত অনুষ্ঠিত কোৱাৰ্টাৰ ফাইনেলত নিজ দেশৰে তন্বী শৰ্মাক 21-18, 19-21, 19-21 গেমত পৰাস্ত কৰি ছেমি ফাইনেলত স্থান নিশ্চিত কৰে। ৰক্ষিতাই ছেমি ফাইনেলত অস্মিতা চলিহাৰ সন্মুখীন হ'ব। ইয়াৰ পূৰ্বে অস্মিতাৰ শীৰ্ষ বাছনিপ্ৰাপ্ত জাপানৰ হিনা অকিচিক 20-22, 21-15 আৰু 21-19 গেমত পৰাস্ত কৰে। ইপিনে পুৰুষৰ ডাবলছক কোৱাৰ্টাৰ ফাইনেলত পৃথ্বী কৃষ্ণমূৰ্তি ৰায় আৰু কৃষ্ণা প্ৰসাদ গাৰ্গাৰ যুটীটো মালয়েছিয়াৰ মানৱে চুং আৰু চো ইউ মিকৰ সন্মুখীন হ'ব। নতুন দিল্লীত অনুষ্ঠিত 12 হস্ততাঁত দিৱসত ভাষণ দি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে কয় যে হস্ততাঁত খণ্ড কেৱল জীৱিকাৰ উৎসই নহয়, বৰঞ্চ ই সৰ্বাংগীন উন্নয়নৰ আহিলা। হিংসা, শত্ৰুতা আৰু সন্তাসবাদমুক্ত পৰিৱেশ গঢ়ি উঠাৰ পাছতহে ভাৰতে পাকিস্তানৰ সৈতে সম্পৰ্ক আগবঢ়াব বুলি মন্ত্ৰী ডঃ এছ জয়শংকৰে প্ৰকাশ কৰিছে। চুবুৰীয়া ৰাজ্যসমূহকে ধৰি অসমৰ বিভিন্ন প্ৰান্তত বিগত কেইবাদিনো ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত নদ নদীৰ জলস্তৰ বৃদ্ধি পোৱাত অসমৰ বান পৰিস্থিতি এতিয়া উদ্বেগজনক হৈ আছে আৰু ভাৰতৰ ৰক্ষিতা ৰামৰাজ আৰু অস্মিতা চলিহাই কোৰিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাৰ মহিলাৰ ছিংগলছৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰি পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।
1: বাতৰি পাছতে উভতি আহিছো যুৱবাণীৰ ষ্টুডিঅ'ৰ মজিয়ালৈ। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰ, 1035 কিলোহাৰ্টজ আৰু DRM ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্টজত আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো ন প্ৰতিভা অনুষ্ঠানটি। আজিৰ অনুষ্ঠানত অতিথিৰূপে উপস্থিত আছে উদীয়মান কণ্ঠশিল্পী মৃদুস্মিতা বৰ্মন। অনুষ্ঠানটি ৰাত ধৰিছে শ্ৰুতি ডেকাই।
2: নমস্কাৰ প্ৰিয় শ্ৰোতা, যুৱবাণীৰ ন প্ৰতিভা অনুষ্ঠানটিলৈ আপোনালোকক স্বাগতম। এই অনুষ্ঠানটিত আমি প্ৰতিবাৰে আপোনালোকৰ মাজলৈ উদীয়মান শিল্পীসকলক চিনাকি কৰাই দিবলৈ চেষ্টা কৰোঁ। ঠিক তেনেকৈ আজিও আমাৰ মাজত উপস্থিত আছে উদীয়মান কণ্ঠশিল্পী মৃদুস্মিতা বৰ্মন। তোমাক আদৰণি জনাইছো আমাৰ এই অনুষ্ঠানটিলৈ। আমি আজি বহুতো কথা পাতিম, গীত শুনিম, কিন্তু অনুষ্ঠানটিৰ আৰম্ভণি এটি গীতেৰে কৰিব বিচাৰিছো, কি শুনাবা?
3: মই জুবিনদাৰে এটি গান শুনাওঁ।

0: খুব ভাল লাগিলে, ইমান সুন্দৰকৈ তুমি গীতটি পৰিৱেশন কৰিলা। প্ৰথমেই জানিব বিচাৰিম তোমাৰ জন্ম, শিক্ষা আৰু শৈশৱৰ বিষয়ে অকণমান।
1: মোৰ জন্ম নলবাৰী চামতাত হৈছিলে। তাৰ লগতে মই 3 বছৰমানলৈকে মই গাঁৱতে থকা। আৰু শিক্ষা বুলি ক'ব গ'লে মই প্ৰথম অংকুৰ মই চামতা নবোদয় জাতীয় বিদ্যালয়তে পঢ়া। তাৰপিছত মুকুলৰ পৰা 10ম শ্ৰেণীলৈকে মই গুৱাহাটীত আহি শংকৰদেৱ বিদ্যা নিকেতন বিষ্ণুপথৰ পৰা পঢ়ি অহা। তাৰ লগত 11দশ-12দশটো মই গুৱাহাটী মহাবিদ্যালয়ৰ পৰা কৰা। আৰু এতিয়া BA 3rd semester, মই ডিগ্ৰীখিনিও এতিয়ালৈকে মই গুৱাহাটী কলেজতে কৰি আছো।
0: হয়, খুব ভাল লাগিলে জানিব পাৰি। সংগীতৰ প্ৰতি আগ্ৰহ কেনেকৈ আৰম্ভ হৈছিলে?
1: সংগীতৰ প্ৰতি আগ্ৰহ ক'ব গ'লে মোৰ মাৰ পৰাই হৈছিলে। মাৰ লগত অকলে থাকি মায়ে ৰেডিঅ' শুনি বহুত ভাল পাইছিলে। লগতে মায়ে বিলতে হালিছে মোৰ প্ৰথম গীত হয় মাৰ পৰা শুনা। মায়ে তেনেকে বিলতে হালিছে, গাই গাই মোক শুনাই শুনাই মাক সেইখিনি বহুত ধন্যবাদ জনাইছো। মাৰ কাৰণে আজি এইখিনিলৈকে আহিব পাৰিছো। আৰু ক'ব গ'লে মোৰ ফেমিলিৰ ভিতৰতো সংগীতৰ বহুত সুযোগ পাইছিলোঁ। মোৰ মা, জেঠাই, মোৰ বা মোৰ বহুতে ভাল পাইছিলে সংগীত।
0: হয়, পুনৰ এটি গীতৰ মাজলৈ যাব বিচাৰিম, কি শুনাবা এবাৰ?
1: জুবিনদাৰ দিয়া মোক দিয়া গানটি এইবাৰ গাবলৈ ওলাইছোঁ।

0: আনুষ্ঠানিক শিক্ষা লোৱা হৈছেনে সংগীতৰ?
1: আনুষ্ঠানিক শিক্ষা মই লৈছিলোঁ গুৱাহাটীৰে, গুৱাহাটীতে মই লোৱা। তোমাৰ সংগীত কাননৰ পৰা মই বিশাৰদ পাছ কৰিছোঁ। মোৰ গুৰু আছিলে দীপালী শইকীয়া বাইদেউ।
0: হয়, পুনৰ এটি গীতৰ মাজলৈ যাব বিচাৰিম, কি শুনাবা এবাৰ?
1: মই এবাৰ নীলিমা খাতুন বাইদেউৰ এটি গীত গাবলৈ ওলাইছোঁ।
0: ঠিক আছে।

0: খুব ভাল লাগিলে। তুমি যিহেতু মঞ্চ অনুষ্ঠানসমূহো কৰা, গতিকে প্ৰথম মঞ্চ অনুষ্ঠানৰ কিবা আঁৰৰ কাহিনী আছে যদি?
1: মঞ্চৰ আঁৰৰ কাহিনী বিশেষকৈ তেনেকৈ নাই, কিন্তু মোৰ মাৰ ফালৰ পৰাই কওঁ, মোৰ মাৰ কাৰণে মই মঞ্চত গান গাইছোঁ। ভয়ো লাগিছিলে মঞ্চত প্ৰথম এনেকৈ কৰা, মানে বাহিৰা মঞ্চত মই সিমান তেনেকৈ কৰা নাছিলোঁ সৰুতে। বেছিভাগ মই স্কুলতে মঞ্চত মই পৰিৱেশন কৰোঁ। মঞ্চত পৰিৱেশন কৰিব লাগিলেও বহুত ভয় লাগিছিলে। এনেকৈ বাহিৰাও কৰা হ'লোঁ, বিহুত কৰা হ'লোঁ, আৰু সৰুতে বহুত কৰিছিলোঁ। তাৰপাছত মোৰ পঢ়াৰ ক্ষেত্ৰত বহুখিনি কমি গ'ল। এতিয়া আকৌ মই ৰিচেণ্টলি এতিয়া শিকিবলৈ ট্ৰাই কৰিছোঁ। এইবাৰ বিহুতে মই নগাঁৱতে প্ৰগ্ৰেম কৰি অহা, মানে এতিয়া আৰু লাহে লাহে কৰিব ট্ৰাই কৰি আছোঁ।
0: হয়, তুমি যিহেতু পঢ়ি আছা, গতিকে পঢ়াৰ লগতে মঞ্চ অনুষ্ঠানসমূহ কৰা বা সংগীতৰ এই যাত্ৰাটো আগবঢ়াই লৈ গৈ আছা, কেনেকুৱা ধৰণে দুয়োটা একেলগে আগবঢ়াই লৈ গৈ আছা?
1: দুটা আগবঢ়াব অকণমান টান হয়, কাৰণ এতিয়াও মই ক'ব গ'লে ডিগ্ৰী থাৰ্ড ছেমিষ্টাৰ। মই পঢ়াৰ ক্ষেত্ৰত সংগীতৰ বহুখিনি সন্মুখীন হ'ব লগা হয়। তাৰ মাজতো মই কেতিয়াবা পঢ়াটো অকণমান স্কিপ কৰি গানখিনি কৰোঁ, আৰু কেতিয়াবা গানখিনি স্কিপ কৰি পঢ়াখিনি মই কৰোঁ।
0: তেনেকৈ দুটা মিলাই কৰিব লাগিব, আগবাঢ়িব লাগিব। পুনৰ এটি গীতৰ মাজলৈ যাব বিচাৰিম, কি শুনাবা এইবাৰ?
1: এইবাৰ মই অহাৰ দৰে উভতি আঁতৰি গলাটো শুনাব বিচাৰিছোঁ।
0: ঠিক আছে।
1: অহা।

0: খুব ধুনীয়াকৈ তুমি গীতটি পৰিৱেশন কৰিছা। শ্ৰোতাসকলে নিশ্চয়কৈ তোমাৰ কণ্ঠ ৰোমান পাইছে। সংগীতৰ যাত্ৰাটোত আগবাঢ়ি যোৱাত তুমি বহুখিনি সন্মান পাবলৈ সক্ষম হৈছা, গতিকে সেই সন্মানখিনিৰ বিষয়ে অকণমান জানিব বিচাৰিম, লগতে কেনেধৰণে প্ৰস্তুতি চলোৱা হৈছিলে।
1: মই শংকৰদেৱত থকাৰ পৰাই প্ৰস্তুতি চলাই আহিছিলোঁ। স্কুলত অঞ্জলি বাইদেউৰ পৰা বহুতখিনি উৎসাহ পাইছোঁ, বহুতখিনি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ সক্ষম হৈছিলোঁ। প্ৰাইজ হিচাপে ক'ব গ'লে স্কুলত আধুনিক গীত, ৰাভা গীত, জ্যোতি সংগীত আদিত বহুতখিনি পাইছিলোঁ। তাৰপাছত স্কুলৰ বাহিৰে মই ক্লাছিকেল গানৰ কোৰ্চো কৰিছিলোঁ, য'ত বিচাৰদত ডিষ্টিংশ্যন পাবলৈ মই সক্ষম হৈছিলোঁ। তাৰপাছত গানৰ লগতে মই বিহু কৰ্মশালাও কৰিছিলোঁ। ঠিক তেনেদৰে কলেজত আহি দাদা বাইদেউসকলৰ পৰা গানৰ বাবে উৎসাহ পাইছিলোঁ আৰু তাৰপাছত কলেজৰ এনুৱেল উইকত ৰাভা গীত, জ্যোতি সংগীত, জুবিনদাৰ গীত আদিত গীত গাই প্ৰাইজ পাবলৈ সক্ষম হৈছিলোঁ।
0: হয়, অভিনন্দন জনালোঁ তোমাক কেনেকৈ আগবাঢ়ি গৈ থাকা। তোমাৰ প্ৰিয় সংগীত শিল্পীগৰাকী কোন আৰু লগতে প্ৰিয় হোৱাৰ কাৰণ?
1: প্ৰিয় সংগীত শিল্পী হিচাপে সদায় জুবিনদাই থাকিব। জুবিনদা হোৱাৰ কাৰণ হৈছে জুবিনদাৰ গানত মটিভেশ্যন আছিলে, জুবিনদাৰ গানত লাইভৰ কথাবোৰ গম পোৱা যায়, যাৰ কাৰণে তেওঁ সদায় মোৰ প্ৰিয় আৰু আন শিল্পীসকলো মোৰ সদায় প্ৰিয়। ক'ব গ'লে আগৰ হিচাপে দীপালী বৰঠাকুৰো বহুত ভাল লাগিছিলে। তেখেতে আমাৰ নৱপ্ৰজন্মলৈও বহুত ধুনীয়া গান বনাই থৈ গৈছে।
0: হয়, ঠিক আছে, খুব ভাল লাগিলে জানিব পাৰি। তেন্তে তোমাৰ প্ৰিয় সংগীত শিল্পী, তোমাৰ প্ৰিয় এটি গীত শুনিব বিচাৰিম।
1: প্ৰিয় সংগীত হিচাপে মই এটি গাওঁ, প্ৰীতি সুবাসে।
0: ঠিক আছে।

0: খুব ভাল লাগিলে। সংগীতৰ উপৰিও আজৰি সময়ত কি কৰি ভাল পোৱা?
1: সংগীতৰ উপৰিও মই আৰ্ট কৰি ভাল পাওঁ। মই আৰ্ট কৰাৰ লগতে কুকিং কৰিও ভাল পাওঁ। মই বিশেষকৈ লকডাউনৰ পৰা কুকিং আৰু আৰ্ট স্কিলছবোৰ শিকিছোঁ। কুকিং শিকিছিলোঁ মই ইউটিউবৰ পৰা। ইউটিউবত মই চাই চাই, সকলো নাজানো কিন্তু কিছুমান জানো। আৰু আৰ্ট স্কিলটো আহিছিলে মোৰ জেঠাইৰ ছোৱালীৰ পৰা। বায়ে বহুত ধুনীয়া ধুনীয়া আৰ্ট কৰিছিলে। মই কোনো আৰ্টৰ স্কুল জইন কৰা নাছিলোঁ, মই বাক চাই চাই আৰ্টটো শিকিছোঁ।
0: হয়, তুমি যিহেতু সামাজিক মাধ্যমৰ লগতো জড়িত, তোমাৰ ৰীল কেইটামানো দেখিছোঁ মই সামাজিক মাধ্যমত আপলোড কৰা আছে, গতিকে সামাজিক মাধ্যমে বৰ্তমানৰ সময়ৰ ধৰি লওক তোমাৰ সংগীত যাত্ৰাত কেনেধৰণে সহায় কৰে বুলি তুমি ভাবা?
1: সামাজিক মাধ্যমে বহুখিনি এতিয়ালৈকে মোক আগবঢ়াই আনিছে। আশা কৰোঁ আগলৈও বহুতখিনি আগবাঢ়ি যাওক। সকলোৱে যাতে মানে মৰমখিনি যিমানখিনি এতিয়ালৈকে দি আহিছে আগলৈও যাতে দিয়ে, সেইখিনি মই আশা কৰিছোঁ।
0: নিশ্চয়কৈ। নিজৰ গানৰ কিবা কাম কৰা হৈছে?
1: মই ইণ্ডিভিজুৱেলি এতিয়ালৈকে কৰি পোৱা নাই। মই ডুৱেট কৰিছোঁ, বিশেষকৈ মোৰ স্কুলৰে দাদা নৱজ্যোতি দাদাৰ বাবে মই এইখিনি ৰেকৰ্ডিং হওক কিবা কিবি কৰিবলৈ ট্ৰাই কৰি আহিছোঁ। আৰু লগতে চেষ্টা কৰি আছোঁ, চিনেমা আৰু শ্বৰ্ট ফিল্মৰ বেকগ্ৰাউণ্ড মিউজিকবোৰ বনোৱা হয়, এইবোৰো মোৰ দাদাৰ পৰাই পাইছোঁ। চাওঁ কি হয়।
0: হয়, এনেকৈ আগবাঢ়ি গৈ থাকা। পুনৰ এটি গীতৰ মাজলৈ যাব বিচাৰিম, কি শুনাবা এবাৰ?
1: ভূপেন হাজৰিকাদেৱৰ এটি গীত গাবলৈ ওলাইছোঁ।
0: ঠিক আছে।

0: খুব ভাল লাগিলে। তুমি বিশেষকৈ কেনেকুৱা ধৰণৰ গীত গাবলৈ ভাল পোৱা?
1: মই বিশেষকৈ শ্ল' টাইপৰ গান শুনি ভাল পাওঁ, লগতে গায়ো ভাল পাওঁ। আৰু শুনি হিচাপে ৰক হওক, তাৰপিছত পপ মিউজিক হওক, মই সকলো শুনি ভাল পাওঁ, কিন্তু গাই বিশেষকৈ মই শ্ল' গান গাই ভাল পাওঁ।
0: হয়, আমি প্ৰায় অনুষ্ঠানৰ শেষত আহি উপনীত হৈছোঁ। শেষত জানিব বিচাৰিম, আকাশবাণী আজি হয়তো প্ৰথমবাৰ আহিছা তুমি, গতিকে অভিজ্ঞতাটো কেনেকুৱা?
1: অভিজ্ঞতা ক'বলৈ গ'লে প্ৰথম কথা, মোৰ প্ৰথম হিচাপে বহুত ভয় লাগিছিলে, লগতে লাজো লাগিছিলে কি ক'ম নক'ম। তাৰ লগতে এইখিনি বহুত মানে এইখিনি সুযোগ পোৱাৰ কাৰণে বহুত ধন্যবাদ তোমালৈ, আৰু বহুতখিনি ভাল লাগিছে। ইয়াতে আকৌ আহিম বুলি মই আশা কৰিছোঁ।
0: নিশ্চয়কৈ, আমি প্ৰিয় অনুষ্ঠানৰ শেষত আহি উপনীত হৈছোঁ। তোমাক বহুত বহুত ধন্যবাদ ইমানখিনি সময় আমাৰ বাবে উলিয়াই আমাক ইমান সুন্দৰ, ইমান সুৰীয়া এটি অনুষ্ঠান উপহাৰ দিয়াৰ বাবে। কিন্তু অনুষ্ঠানটিৰ শেষত এটি গীতেৰে সামৰণি কৰিব বিচাৰিম অনুষ্ঠানটি, কি শুনাবা শেষত?
1: শেষত মই ডলি ঘোষ বাইদেউৰ এটি গীত গাবলৈ ওলাইছোঁ।
0: ঠিক আছে।

0: খুব ভাল লাগিলে প্ৰিয় শ্ৰোতা। প্ৰিয় শ্ৰোতা, নৰপ্ৰতিভা অনুষ্ঠানটিৰ বাবে নিৰ্ধাৰিত সময় শেষ হৈ অহাৰ লগে লগে অনুষ্ঠানটিৰ পৰা মই শ্ৰুতি ইমানতে বিদায় লৈছোঁ। নমস্কাৰ।
1: ইমানপুৰে শ্ৰোতাসকলে নৰপ্ৰতিভা অনুষ্ঠানটি শুনিলে। আজিৰ অনুষ্ঠানত অতিথিৰূপে উপস্থিত আছিল উদীয়মান কণ্ঠশিল্পী মৃদুস্মিতা বৰ্মন। অনুষ্ঠানটিৰ আগধৰিলে শ্ৰুতি ডেকায়।

প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো মোৰ অনুভৱৰ গীতৰ অনুষ্ঠানটি। বৰষুণ বৰষুণ আহিলেই পৃথিৱী যেন সেউজীয়া সপোনেৰে সজাই তোলা এখন কবিতা হৈ পৰে। ডাৱৰৰ বুকুত সঞ্চিত বিৰহ, মমতা আৰু আকুলতাৰ টোপাল টোপালকৈ নামি আহে পৃথিৱীলৈ। প্ৰতিটো টোপালেই যেন আকাশৰ লিখা এখন নীৰৱ প্ৰেমপত্ৰ, যি পৃথিৱীৰ বুকুত পৰি জীৱনৰ নতুন অৰ্থ লিখি যায়। প্ৰিয় শ্ৰোতা, শুনোচোন আহক মনোজস্থা মহন্তৰ কণ্ঠৰ এই সুমধুৰ গীতটি।

বৰষুণ আহিলেই যেন প্ৰকৃতিৰ এক নতুন প্ৰেমৰ সঞ্চাৰ হয়। শুকান মাটিৰ বুকুত নামি অহা প্ৰথম টোপালটো কেৱল পানী নহয়, সেয়া যেন বহুদিনৰ বিৰহৰ অন্তত প্ৰিয়জনৰ প্ৰথম স্পৰ্শ। মাটিৰ সুধা গোন্ধত বিচ্ছেদৰ বেদনা গলি যায়। সেউজীয়া পাতৰ কঁপনিত জাগি উঠে মিলনৰ উল্লাস। নদীৰ কল কল সুৰেৰে গান গায়, ফুলে ফুলে সুগন্ধ বিলায়, বতাহে প্ৰেমৰ গোপন বাৰ্তা কঢ়িয়াই ফুৰে।

টোপাল টোপাল বৰষুণ যেন আকাশৰ হৃদয়ৰ পৰা সৰি অহা নীৰৱ অনুভৱ। প্ৰতিটো টোপালেই যেন একোখন প্ৰেম পত্ৰ, য'ত লিখা থাকে স্নেহ, মমতা, বিৰহ, অপেক্ষা আৰু মিলনৰ অনন্ত কাহিনী। সেইবাবেই বৰষুণ কেৱল ঋতু নহয়, ই প্ৰকৃতিৰ হৃদয়ত বাজি উঠা এক চিৰন্তন প্ৰেমৰ বাহী। প্ৰিয় শ্ৰোতা, মোৰ অনুভৱৰ গীতত শুনোচোন আহক ৰূপম ভূঞাৰ কণ্ঠত এই সুমধুৰ গীতটি।

ইমান পৰে শ্ৰোতাসকলে মোৰ অনুভৱৰ গীতৰ অনুষ্ঠানটি শুনিলে। প্ৰিয় শ্ৰোতা, যুৱবাণীৰ বাবে নিৰ্ধাৰিত সময় শেষ হৈ অহাৰ লগে লগে ষ্টুডিঅ'ৰ মজিয়াৰ পৰা মই শাশ্বতী তালুকদাৰে আজিলৈ ইমানতেই বিদায় লৈছো। নমস্কাৰ।

ভজন অনুষ্ঠানত সেয়া আছিল অনুপ জলতা। অনুষ্ঠানত এইবাৰ শুনাবলৈ লোৱা হৈছে অনুৰাধা বৰুৱালৰ কণ্ঠৰেটি ভজন।

আদৰৰ শ্ৰোতাসকল, ৰামধেনুৰ অনুষ্ঠানত মই আছো জুলিদেৱী। আপোনালোকৰ বাবে লৈ আহিছো কেইটিমান মোৰ ভাল লগা গীত, যিকেইটি গীত শুনিলে আপোনালোকৰ চাগে আকৌ এবাৰ নষ্টালজিক হৈ পৰিব।

শৰাপাতৰ দৰে সংগোপনে টুকৰ দিয়েহি মৰুৰ দৰে শুকান বুকুটো ববলৈ ধৰে আবেগৰ ভলকা। সকলো নতুন যেন লাগে, সকলো সেউজীয়া যেন লাগে, বেয়া লগাবোৰ ক্ৰমাত ভাল লগা হৈ পৰে। আৰু এনেকৈয়ে নতুন পৃথিৱীৰ নতুন সুৰুজ হৈ আমাৰ জীৱনলৈ সংগোপনে আহে প্ৰেম। আৰু তেতিয়াই মনলৈ আহে 1942

চালস্তই কৈছিল, মানুহ প্ৰেমেৰে জীয়াই থাকে। আপোনাৰ জীৱনতো চাগে এনে কোনোবা আছে যাৰ কথা মনলৈ আহিলে বুকুখন অলপ জোৰেৰে ধপধপাই উঠে, যাৰ অভিমানী মুখখনে ব্যাকুল কৰি তোলে। প্ৰিয় শ্ৰোতা, আমাৰ জীৱনত প্ৰত্যাশাৰ শেষ নাই। প্ৰত্যাশা যিমান, সংগ্ৰামো সিমান। কিন্তু কেতিয়াবা প্ৰত্যাশাতকৈ যেন আমি জীৱনৰ পৰা বহু পাওঁ, কাৰোবাৰ মৰম আৰু সান্নিধ্যৰ মাজত আমি নিৰাপত্তা বিচাৰি পাওঁ, জীৱনে নতুন গতি লাভ কৰে, মোহনীয় হৈ পৰে আমাৰ পৃথিৱীখন। লতা মংগেশকাৰে গোৱা এই গীতটিয়ে আপোনাৰ হয়তো লৈ যাব পাৰে আপোনাৰ মনৰ মাজৰ জগতখনলৈ।

0: লতা মঙ্গেশকৰৰ কণ্ঠৰ গীতটি শুনিলে। বতৰটো সলনি হোৱাৰ দৰে মানুহৰ মন আৰু পৰিস্থিতিও সলনি হয়। কিন্তু এটা কথা, বৰষুণৰ পাছত সদায় ৰ'দ দিয়ে। প্ৰকৃতিৰ এই পৰিৱৰ্তনৰ দৰে কেতিয়াবা আমাৰ মনো পৰিৱৰ্তন হয়। এনেকুৱা সময়তে কিছুমান গানে আহি আমাৰ কাণত বাজি উঠে। আহকচোন আমাৰ এই অনুভৱী মনটোক এবাৰ লগ পাওঁ।
1: কোই বাত নেই, ক্যু টাইম।

দিল সাতটাহে ছবিখনিৰ পৰা শ্ৰীনিবাসৰ কণ্ঠৰ গীতটি শুনিলে। গীতৰ কথা আছিল জাভেদ আখতাৰৰ। কি অপূৰ্ব অনুভৱ! শ্ৰোতাসকলে ঘোষকঘোষিকাৰ প্ৰিয় গীতৰ অনুষ্ঠানটি শুনি আছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। কিছুমান গান কেৱল গান হৈ নাথাকে, সেইবোৰ হৈ পৰে এটি যুগৰ চিনাকি, এটি বিশেষ আৱেগ, প্ৰেমত পোৱা যন্ত্ৰণা, অতৃপ্ত হেঁপাহ। যেতিয়া শব্দতকৈ ডাঙৰ হৈ পৰে, তেতিয়াই মনৰ ভিতৰৰ পৰা ওলাই আহে এক আৰ্তনাদ, আৰু তেতিয়াই মনলৈ আহে জুবিন গাৰ্গৰ সেই বিখ্যাত গীতটি ইয়ালি। ৰক মিউজিকৰ সুৰত চুফি গানৰ আত্মা ভৰাই দিয়া এই গীতটি আজিও শুনিলে বুকুৰ ভিতৰখন কিবা এটি উকা হৈ পৰে। আহক তেন্তে আজি আকৌ এবাৰ সেই আৱেগক সজীৱ কৰোঁ।

কেতিয়াবা সময়ে আমাক বহুত দূৰলৈ যায়। মানুহ সলনি হয়, পৰিস্থিতি সলনি হয়, কিন্তু কিছুমান অনুভৱ, কিছুমান স্মৃতি সদায় একে থাকে। সুৰৰ মাজতেই কেতিয়াবা আমি বিচাৰি পাওঁ আমাৰ নিজৰেই কাহিনী। এইখিনিতে মোৰ ভাল লগা এটি গীত মনলৈ আহিছে, মঞ্জুস্না মহন্তৰ কণ্ঠত, যিটো গীতে হয়তো আপোনাৰ হৃদয় স্পৰ্শ কৰিব।

কি মধুৰ অনুভৱ নহয়নে? কেতিয়াবা কিছুমান গীত আমাৰ জীৱনৰ কোনো এটি স্মৃতিৰ লগত এনেদৰে জড়িত হৈ থাকে যে শুনিলে মনটো সময়ৰ পিছলৈ উভতি যায়। প্ৰিয় শ্ৰোতা, নিৰ্ধাৰিত সময় শেষ হোৱাৰ লগে লগে ঘোষক ঘোষিকাৰ প্ৰিয় গীতৰ অনুষ্ঠান ৰামধেনুৰ পৰা মই জুলি দেৱীয়ে আজিলৈ বিদায় লৈছোঁ।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভ 299.9 মিটাৰ 1035 কিলোহাৰ্জ আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্জত। শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত এতিয়া আগবঢ়োৱা হৈছে পণ্ডিত নিখিল বেনাৰ্জীৰ চিতাৰবাদন ৰাগ চন্দ্ৰকুঞ্জ।

শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত পণ্ডিত নিখিল বেনাৰ্জীৰ চিতাৰবাদন শুনিলে। ৰাগ চন্দ্ৰা কোঞ্জ। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া সময় নিশা 10:30 বাজি গৈছে। ইয়াৰ লগে লগে সামৰিব লাগিব আমাৰ আজিৰ অনুষ্ঠানসূচী। কাইলৈ এই একে মিনিটতে অনুষ্ঠান মুকলি কৰা হ'ব পুৱা 5:30 বজাত। নমস্কাৰ, শুভৰাত্ৰি, জয় হিন্দ।